এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। আজি সোমবাৰ, অসমীয়া লেখেৰে 1948 জেঠ মাহৰ 10 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 25 তাৰিখ, পুৱা 5:55 হৈ যোৱাৰ লগে লগেই সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ অনুষ্ঠান। ষ্টুডিঅ'ত মই চয়নিকা বৰা, কাৰ্যকক্ষত মোৰ লগত আছে হিমাক্ষী মজুমদাৰ, নিয়ন্ত্ৰণ কক্ষত আছে ৰোহিত দাস।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 6 বজাত আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

পুৱা 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 কৃষি আলোচনা আৰু লোকগীত, 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত, 7:30 মূৰ্চনা অনুষ্ঠানত শুনিবলৈ পাব কেইটিমান অসমীয়া গীত, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা, 9:00 পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 আধুনিক গীত, 9:40 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি, 10:00 ৰাইজৰ পদূলিত আকাশবাণী আৰু গীত শুনিবলৈ পাব।

এঘাৰ বজাত 12:05 আৰু 3 বজাত আঞ্চলিক বাতৰি, 4 বজাত আৰু নিশা 8 বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব। 11:05, 12:15, 1:50, 2:30, 3:05, 4:02, 5:05 আৰু 5:20 বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিবলৈ পাব। 2 বজাত আৰু 2:15 ক্ৰমে ইংৰাজী আৰু হিন্দী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 4:30 যুৱ তৰংগ, 5 বজাত হিন্দী বাতৰি আৰু 5:15 অসমীয়া বাতৰি শুনিবলৈ পাব। 5:25 আমৈ, 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠান, 6 বজাত অসমীয়া বাতৰি কৃষক বাণী অনুষ্ঠানটি শুনিবলৈ পাব আজি সন্ধিয়া 6:10। 6:40 খেলৰ আলোচনী, 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 7 বজাত অনুষ্ঠান পৰিচিতি, এটি বৃন্দগীত শুনিবলৈ পাব আজি সন্ধিয়া 7:05। দুলাল দাসৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিবলৈ পাব সন্ধিয়া 7:20। 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী।

8:02 আমাৰ স্বাস্থ্য, 8:32 লোকগীত, 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 বিধানসভাৰ পৰ্যালোচনা, 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই ইউ শ্ৰীনিবাসৰ মেণ্ডলিন বাদন, বাসৱৰাজ ৰাজগুৰুৰ কণ্ঠৰ খেয়াল ৰাগ শ্যাম কল্যাণ, আৰু অনুষ্ঠানৰ শেষত পণ্ডিত ডি ভি পোলাস্কাৰৰ কণ্ঠৰ শাস্ত্ৰীয় সংগীত শুনিবলৈ পাব, ৰাগ কেডাৰ। এয়াই আছিল আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'ব লগা অনুষ্ঠানসূচী। FM ৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা।

0: উপাসনা ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত শ্ৰোতাই প্ৰভাত শৰ্মা আৰু সংগীতা বৰুৱাৰ কণ্ঠত মাধৱদেৱ বিৰচিত বৰগীত, উমাকান্ত বৈৰাগীৰ কণ্ঠত টোকাৰী গীত আৰু অনুষ্ঠানৰ শেষত ভক্তিমূলক গীত শুনিলে হৰি ওম চৰণৰ কণ্ঠত। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ কৃষি আলোচনা।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ কৃষি আলোচনা অনুষ্ঠান আৰম্ভ কৰিছোঁ। শ্ৰোতাসকল, একেডৰা মাটিতে এজন কৃষকে বছৰত কেইবাবাৰো খেতি কৰি কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰে, যাক শস্য প্ৰাবল্য বুলি কোৱা হয়, এই বিষয়ৰ এটি আলোচনা আজি আপোনালোকলৈ আগবঢ়াইছোঁ। ইয়াত ভাগ লৈছে শ্বিলঙনিৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অঞ্জুমেলা ডেকাই। তেখেতৰ সৈতে কথা পাতিছে ইমৰাণ হুছেইনে।
2: শস্য প্ৰাবল্য অৰ্থাৎ ক্ৰপিং ইণ্টেনচিটি হৈছে মুঠ খেতি কৰা মাটিৰ পৰিমাণ আৰু প্ৰকৃততে খেতি কৰা মাটিৰ পৰিমাণৰ শতকৰা হাৰ। যদি এজন কৃষকৰ প্ৰকৃততে খেতি কৰা মাটিৰ পৰিমাণ 2 বিঘা হয় আৰু তেখেতে যদি এটা কৃষি বৰ্ষত সেই মাটিডোখৰত 2টাকৈ খেতি কৰে, তেতিয়াহ'লে সেই মাটিৰ শস্য প্ৰাবল্য হ'ব 200%, আৰু যদি তেওঁ 3টাকৈ খেতি কৰে, তেতিয়াহ'লে সেই মাটিৰ শস্য প্ৰাবল্য হ'ব 300%। আমাৰ কৃষকে এডোখৰ মাটিত 1টা কৃষি বৰ্ষত 2টা বা তাতকৈ বেছি শস্যৰ খেতি কৰি শস্য প্ৰাবল্য বৃদ্ধিকৰণৰ জৰিয়তে খাদ্য শস্য উৎপাদন বঢ়াব পাৰে আৰু লগতে মাটিৰ পৰিমাণো বৃদ্ধি কৰিব পাৰে। অসমত শস্য প্ৰাবল্য 300% বৃদ্ধি কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে আৰু লগতে সম্ভাৱনীয়তাও আছে। সমগ্ৰ বিশ্বতে জনসংখ্যাৰ বৃদ্ধিয়ে জনমৰি ভূমিৰ পৰিমাণ হ্ৰাস কৰি আনিছে আৰু তাৰ বিপৰীতে খাদ্যৰ চাহিদা বাঢ়ি গৈ আছে। এই বৰ্ধিত খাদ্যৰ চাহিদা পূৰণ কৰিবলৈ খাদ্য শস্যৰ উৎপাদন বঢ়াব লাগিব আৰু আনহাতে খাদ্য শস্যৰ উৎপাদন বঢ়াবলৈ হ'লে উন্নত কৃষি প্ৰযুক্তিসমূহ অৱলম্বন কৰি আমি উৎপাদন বঢ়োৱাৰ লগতে কৃষিভূমিৰ পৰিমাণো বৃদ্ধি কৰিব লাগিব। কিন্তু কৃষিভূমিৰ পৰিমাণ আমি পোনে পোনে বৃদ্ধি কৰিব নোৱাৰোঁ, যিহেতু মাটিৰ সীমাবদ্ধতা আছে। গতিকে সীমিত মাটিতে এটা কৃষি বৰ্ষত এটাৰ পিছত আন এটা শস্যৰ খেতি কৰি শস্য প্ৰাবল্য বৃদ্ধিকৰণৰ জৰিয়তে বিভিন্ন ধৰণৰ খাদ্য শস্যৰ উৎপাদন বঢ়াব পৰা যায় আৰু এইটো বৰ্তমান সময়োপযোগী পদক্ষেপ হৈ পৰিছে। তাৰোপৰি দৈনন্দিন খাদ্যত আমাক ধান, মাহ, তেলৰ যথেষ্ট প্ৰয়োজন আছে আৰু যদিও আমাৰ ধানৰ বাহিৰে মাহ আৰু তেলজাতীয় শস্য উৎপাদনত আমাৰ ৰাজ্যখনে এতিয়াও স্বাৱলম্বী হ'ব পৰা নাই। প্ৰতি বছৰে মাহৰ ক্ষেত্ৰত প্ৰায় 70% আৰু মাহৰ ক্ষেত্ৰত প্ৰায় 70% আৰু তেলৰ ক্ষেত্ৰত প্ৰায় 50% ঘাটি অৰ্থাৎ ডেফিচিট হয় আৰু এই ঘাটি পূৰাবলৈ প্ৰতি বছৰে আমাৰ প্ৰয়োজনীয় মাহ আৰু তেল বহিঃৰাজ্যৰ পৰা আমদানি কৰিবলগীয়া হয় আৰু তাৰ ফলত বহু ধন বাহিৰলৈ ওলাই যায়। সেয়ে ধানৰ দৰে তেলজাতীয়, মাহজাতীয় আৰু অন্যান্য আৱশ্যকীয় শস্যসমূহৰ খেতি আমাৰ খেতিয়কসকলে শস্যক্ৰমত কৰি শস্য পাবলৈ বৃদ্ধিকৰণৰ জৰিয়তে উৎপাদন বঢ়াব পাৰে। এতিয়া আহিছোঁ মই আমাৰ শস্য পাবলৈ বৃদ্ধিকৰণৰ সম্ভাৱনীয়তা। আমি জানো যে অসমত প্ৰধান খেতি হৈছে ধান খেতি আৰু এই ধান খেতিৰ মুঠ মাটিৰ প্ৰায় 18 লাখ হেক্টৰ মাটিতে অকল শালি ধানৰ খেতি কৰা হয় আৰু শালি ধান কৰাৰ পিছত প্ৰায় 50% মাটিয়েই চন পৰি থাকে, অৰ্থাৎ তাত কোনো ধৰণৰ খেতি কৰা নহয়। ইয়াৰে প্ৰায় 10 লাখ হেক্টৰ মাটি মধ্যমীয়া দ আৰু পলসুৱা আৰু এই মাটিখিনি শীতকালীন শস্যৰ বাবে অতি উপযোগী মাটি হয়। এই 10 লাখ হেক্টৰ মাটিৰে প্ৰায় 3.5 লাখ হেক্টৰ মাটিত বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি কৰা হয়, যদিও প্ৰায় 6.5 লাখ হেক্টৰ মাটি ৰবি শস্যৰ বতৰত এতিয়াও চন পৰি থাকে। এই মাটিত আমাৰ কৃষকে ৰবি বতৰত কৰিব পৰা বিভিন্ন ধৰণৰ মাহজাতীয়, তেলজাতীয়, অন্যান্য লাভজনক তথা চাহিদা থকা শস্যসমূহৰ খেতি শস্যক্ৰমত সুন্দৰভাৱে কৰি বিভিন্ন ধৰণৰ খাদ্য শস্যৰ উৎপাদন বঢ়াই লাভৱান হ'ব পাৰে আৰু ৰাজ্যখনক অদূৰ ভৱিষ্যতে বিভিন্ন ধৰণৰ খাদ্য শস্য উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰে।
3: হয়, এতিয়া আহিছোঁ শস্য প্ৰাবল্য বৃদ্ধি কৰিবলৈ হ'লে আমাৰ কৃষকসকলে কেনেধৰণেৰে আগবাঢ়িব?
2: হয়,
3: বা প্ৰথমে কওকচোন আপুনি শস্য প্ৰাবল্য বৃদ্ধিকৰণৰ গুৰুত্বপূৰ্ণ দিশ কি?
2: হয়, শস্য প্ৰাবল্য বৃদ্ধিকৰণত আমি কেইটামান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব আমাৰ খেতিয়কসকলে। যেনে শস্যক্ৰমত অন্তৰ্ভুক্ত কৰা শস্যসমূহৰ বীজসমূহ উচ্চ উৎপাদনক্ষম হ'ব লাগিব, লগতে কমদিনীয়া বা মধ্যমদিনীয়া কৃষিকালযুক্ত জাতসমূহ আমি ল'ব লাগিব, আৰু পথাৰসমূহত জলসিঞ্চনৰ সুব্যৱস্থা হয়, আৰু জলসিঞ্চনৰ সুবিধা থকা মাটিতহে শস্য প্ৰাবল্য বৃদ্ধি কৰিব পৰা যাব। হয়, শস্যক্ৰমত বেলেগ বেলেগ গোটৰ শস্য অন্তৰ্ভুক্ত কৰিব লাগে যাতে অনিষ্টকাৰী কীট পতংগ, বেমাৰ আজাৰ বা বনবাতৰ প্ৰাদুৰ্ভাৱৰ মাত্ৰা কম হয়। লগতে বিভিন্ন ধৰণৰ শস্যসমূহ এনেদৰে যুগুতাব লাগে যাতে মাটিৰ কোনো অৱক্ষয় নহয়। তাৰোপৰি আমি যিহেতু শস্যক্ৰমৰ এটাৰ পিছত আন এটা একেডোখৰ মাটিতে কৰি থাকিবই লাগিব, গতিকে মাটিডৰাৰ উৰ্বৰা শক্তি অটুট ৰাখিবলৈ কৃষকসকলে সুষম সাৰ প্ৰয়োগ আৰু সুসংহত খাদ্য মৌলৰ ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগিব। তাৰোপৰি দুটা শস্যৰ মাজৰ সময়ৰ ব্যৱধান, এটা শস্যৰ চপোৱা বা দ্বিতীয় শস্য টোৰ বাবে মাটি প্ৰস্তুত কৰা আৰু ইয়াৰ বাবে আৱশ্যকীয় যান্ত্ৰিক শক্তি, পশু শক্তি বা বনুৱাৰ সহজলভ্যতা আদি কথাবোৰ আমাৰ কৃষকসকলে জানিব লাগিব বা সেইবোৰত মনোযোগ দিব লাগিব। তাৰোপৰি আমাৰ কৃষকসকলে কৃষি যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব, যিহেতু আমি এটাৰ পিছত আন এটা সেইটো কৰিব লাগিব, আৰু যান্ত্ৰিকীকৰণৰ জৰিয়তেহে আমাৰ কৃষকসকলে সময়মতে, সহজতে, কম সময়ত আৰু কম খৰচত কৃষি কাৰ্যসমূহ সুন্দৰভাৱে সম্পাদন কৰিব পাৰিব। তাৰোপৰি আজিকালিতো বনুৱাৰ সমস্যা আছে আৰু সময়ত বনুৱাবোৰ পোৱা নাযায়, মজুৰিও বেছি হৈছে, গতিকে যান্ত্ৰিকীকৰণৰ জৰিয়তে এই সমস্যাসমূহৰ সমাধান কৰিব পৰা যাব।
3: এতিয়া আহোঁ শস্য প্ৰাবল্য বৃদ্ধি কৰিবলৈ হ'লে আমাৰ কৃষকসকলে কেনেধৰণেৰে আগবাঢ়িব এই বিষয়ে কওকচোন।
2: হয়, আমাৰ কৃষকসকলে শস্য প্ৰাবল্য বৃদ্ধি কৰিবলৈ হ'লে কিছুমান কৃষি পদ্ধতিৰ অৱলম্বন কৰিব লাগিব, যেনে শস্যাৱৰ্তন বা শস্যক্ৰম, ক্ৰপ ৰোটেশ্যন বা ক্ৰপ ছিকুৱেঞ্চ, মিশ্ৰিত আৰু অন্তৰ্বৰ্তী শস্যৰ খেতি অৰ্থাৎ মিক্স এণ্ড ইণ্টাৰক্ৰপিং, আৰু ৰিলে বা লেঠাৰি নিচিঙা শস্যৰ খেতি, আৰু শস্য বহুমুখীকৰণ, বহুসলপীয়া বা বহুতৰপীয়া বা মাল্টিষ্ট্ৰেট ক্ৰপিং, এই কৃষি পদ্ধতিসমূহ অৱলম্বন তেওঁলোকে কৰিব লাগিব। এতিয়া এই পদ্ধতিসমূহৰ ওপৰত মই থুলমূলকৈ ক'বলৈ আগবাঢ়িছোঁ। এতিয়া শস্যাৱৰ্তন বা শস্যক্ৰম মানেনো কি? এডৰা মাটিত বছৰৰ পিছত বছৰ ধৰি একেবিধ শস্য নকৰি ঋতু বিশেষে বেলেগ বেলেগ শস্যৰ খেতি কৰাটোকে শস্যাৱৰ্তন বুলি কয়। যেতিয়া আমি এডৰা মাটিতে ধানজাতীয় শস্য বছৰৰ পিছত বছৰ কৰি থাকোঁ, তেতিয়া মাটিৰ উৰ্বৰা শক্তিটো দিনে দিনে হ্ৰাস পাই যাব, আৰু সেইটো নকৰি যদি আমি শস্যক্ৰমত মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰোঁ, তেতিয়া কিন্তু মাটিৰ উৰ্বৰা শক্তিটো বাঢ়িব। আমি শালি ধানৰ পিছত মাটি চাহ কৰি বিভিন্ন ধৰণৰ ৰবি শস্যৰ খেতি আমাৰ খেতিয়কসকলে কৰিব পাৰে। এইখিনিতে এটা কথা হ'ব, শালি ধানৰ পিছত ৰবি শস্যৰ খেতি সময়মতে কাতি মাহৰ ভিতৰতে যদি সিঁচিবলৈ হয়, তেতিয়াহ'লে শালি ধানৰ মধ্যমদিনীয়া জাতসমূহৰ খেতি কৰিব লাগিব, আৰু যদিহে দীৰ্ঘদিনীয়া জাতসমূহৰ খেতি কৰিবই লাগে, তেতিয়াহ'লে এই জাতবোৰৰ একমহীয়া কঠীয়া জুন মাহৰ ভিতৰতে ৰোৱাৰ ব্যৱস্থা কৰিব লাগিব। আনহাতে শালি ধানৰ মধ্যমীয়া দ পলসুৱা বা বালিচহীয়া মাটিত বড়ো ধানৰ খেতি নকৰি কম জলসিঞ্চন লগা খেতি যেনে সৰিয়হ, মটৰমাহ, বুটমাহ, মচুৰমাহ, খেচাৰি, ৰাজমাহ, গুজিতিল, আলু, ঘেঁহু আদি ৰবি শস্যসমূহৰ খেতি কৰিব পাৰে। আৰু ৰবি শস্যৰ পিছত সেই একেডৰা মাটিতেই গ্ৰীষ্মকালীন অৰ্থাৎ তৃতীয়টো শস্যৰ খেতি যেনে মাটিমাহ, মগুমাহ বা তিল আদি শস্যৰ খেতি কৰিব পাৰে। এতিয়া হো মিশ্ৰিত বা অন্তৰ্বৰ্তী শস্যৰ খেতিনো কি? দুটা বা ততোধিক শস্যৰ বীজ মিহলাই একেডৰা মাটিতে একে সময়তে যেতিয়া সিঁচা হয় তেতিয়া সেই কৃষি পদ্ধতিটোক মিশ্ৰিত শস্যৰ খেতি বুলি কয়। আনহাতে একেডৰা মাটিতে এটা মূল শস্য ৰোপণ কৰাৰ পিছত সি ফল নিদিয়ালৈকে মাজৰ শালি ঠাইখিনিত কম সময়ৰ বা কম কৃষিকালৰ দুটা বা দুটাতকৈ বেছি শস্যৰ খেতি যদি শাৰীবদ্ধভাৱে কৰা হয় সেই মাজৰ শালি ঠাইখিনিৰ শস্যবোৰক অন্তৰ্বৰ্তী শস্য বোলা হয়। আৰু অন্তৰ্বৰ্তী কৃষি পদ্ধতিৰ দ্বাৰা কৃষকজনে অতিৰিক্ত উৎপাদন এটা পোৱাৰ লগতে শস্যৰ অনিষ্টকাৰী কীট পতংগ, বেমাৰ আজাৰ বা বনবাদৰ আক্ৰমণৰ মাত্ৰা কম কৰিব পাৰে। উদাহৰণস্বৰূপে নেমু টেঙা ৰোৱাৰ পিছত প্ৰথম দুটা বছৰ বিলাহী, পালেং, কবি, মূলা, বেঙেনা আদি কম সময়ৰ শস্যৰ খেতি কৰি আমাৰ কৃষকজনে অতিৰিক্ত উৎপাদন লাভ কৰিব পাৰে। তাৰোপৰি গ্ৰীষ্মকালীন মগুমাহ বা মাটিমাহৰ খেতি কুঁহিয়াৰ খেতিৰ লগত অন্তৰ্বৰ্তী শস্য হিচাপে আমাৰ খেতিয়কসকলে যদি কৰে তেতিয়া কুঁহিয়াৰডৰাৰ একো অপকাৰ নহয়, বৰঞ্চ এই মাটিডৰাৰ উৰ্বৰতা বৃদ্ধি কৰিব আৰু কুঁহিয়াৰ উৎপাদনো বঢ়াবহে। তেনেদৰে বেঙেনা খেতিৰ যেতিয়া ফল আৰু ডালবিন্ধা পোক নিয়ন্ত্ৰণ কৰিবলৈ আমি বেঙেনা খেতিৰ প্ৰতি দুশাৰী বেঙেনাৰ মাজত এশাৰী নহৰু বা ধনিয়াৰ খেতি কৰিব পাৰোঁ। এতিয়া আহিছোঁ ৰিলে শস্যৰ খেতি। ৰিলে শস্যৰ বা কৃষি হৈছে কৃষি পদ্ধতি হৈছে পথাৰত এটা শস্য থকা অৱস্থাতে একেডোখৰ মাটিতে আন এটা শস্যৰ বীজ সিঁচি কৰা কৃষি পদ্ধতি। এই কৃষি পদ্ধতিত শালি ধান চপোৱাৰ 15-20 বা 25 দিনৰ আগতে মাটিত থকা জীপৰ সুবিধা লৈ আমাৰ কৃষকে বিভিন্ন ধৰণৰ ৰবি শস্য যেনে খেচাৰি, মচুৰমাহ, মটৰমাহ, বুটমাহ, গুজিতিল, তিল, সৰিয়হ আদিৰ বীজ ধাননি পথাৰত সিঁচিব পাৰে। আৰু ইয়াতে গুৰুত্ব দিবলগীয়া বিষয়টো হৈছে সিঁচাৰ সময়ত মাটিডৰা বোকা অৱস্থাত থাকিব লাগে বা ভৰিখন দিলে ভৰিখন সোমাই যোৱা অৱস্থাত থাকিব লাগে। আৰু যিহেতু ধান কটাৰ আগতেই বীজখিনি সিঁচা হয় গতিকে আমাৰ বীজৰ পৰিমাণ 30-ৰ পৰা 50% বেছিকৈ লোৱা হয় শস্য অনুসৰি। আৰু ইয়াতে খৰচৰ পৰিমাণটো কম হয়, কৃষকজনে বেছি লাভৱান হ'ব পাৰে যিহেতু মাটি প্ৰস্তুত কৰাৰ কোনো কাম নাথাকে, চিম্পলি সিঁচিব লাগে। আৰু ধান খেতিত প্ৰয়োগ কৰা সাৰ বা পানীৰ উপযুক্ত ব্যৱহাৰ হয়। এতিয়া আহিছোঁ শস্য বহুমুখীকৰণৰ ওপৰত। শস্য বহুমুখীকৰণত পৰম্পৰাগত বা কম লাভজনক শস্যৰ পৰিৱৰ্তে অধিক লাভজনক শস্য, অৰ্থকৰী শস্য বা বেছি চাহিদা থকা শস্যৰ খেতি শস্যক্ৰমত বা অন্তৰ্বৰ্তী শস্য হিচাপে কৰাত গুৰুত্ব দিয়া হয়। আৰু এই ক্ষেত্ৰত আমাৰ কৃষকসকলে মছলাজাতীয় শস্য বা বিভিন্ন ধৰণৰ শাক পাচলি, ফুলৰ খেতি, মাহজাতীয় শস্য, তেলজাতীয় শস্য, মাকৈ, বেবিকৰ্ণ আদি শস্যসমূহৰ খেতি কৰিব পাৰে। এতিয়া আৰু এটা পদ্ধতি আছে বহুখলপীয়া বা বহুতৰপীয়া খেতি। এডৰা মাটিতে যেতিয়া শস্যৰ উচ্চতা অনুসৰি তৰপেটৰ পৰা একাধিক শস্যৰ খেতি কৰি চন পৰি থকা মাটিখিনিক সদ ব্যৱহাৰ কৰা হয় তেতিয়া সেই কৃষি পদ্ধতিক বহুতৰপীয়া কৃষি বুলি কোৱা হয়। এই কৃষি পদ্ধতিত এবিধ শস্য মূল শস্য হিচাপে থাকে আৰু এই মূল শস্যৰ মাজে মাজে উচ্চতা ভেদে যুটীয়া শস্যসমূহ ৰোপণ কৰা হয়। উদাহৰণস্বৰূপে নাৰিকল বা তামোল গছ ওখ হয় আৰু এই শস্য দুবিধৰ ঠাল ঠেঙুলি নোহোৱাৰ কাৰণে এই শস্য দুবিধক বহুতৰপীয়া খেতিৰ বাবে মূল শস্য হিচাপে ল'ব পৰা যায়। আৰু ওখ শস্যসমূহ মূল শস্যৰ কাষত তাৰপিছত ক্ৰমান্বয়ে চাপৰ শস্যসমূহ দূৰলৈ ৰুব লাগে। যেনে দুশাৰী তামোল বা নাৰিকলৰ মাজৰ খালি ঠাইখিনিত কল, মৌচম্বী বা কমলা আদিৰ খেতি কৰিব পাৰে। আৰু দুশাৰী কল, কমলা বা মৌচম্বীৰ মাজৰ খালি ঠাইখিনিত কৃষকৰ সুবিধা, ৰুচি আৰু বজাৰৰ চাহিদা অনুসৰি আনাৰস, আদা, হালধি, কচু বা ঘাঁহজাতীয় শস্যৰ খেতি কৰিব পাৰে। তাৰোপৰি জালুক বা পাণগছ মূল শস্য যেনে নাৰিকল বা তামোলৰ বগাবলৈ দিব পাৰে। তেতিয়া উপৰঞ্চি উৎপাদন এটা পাব পাৰিব জালুক আৰু পাণৰ। তাৰোপৰি বাগিচাখনৰ সীমাত নেমু গছ লগাব পাৰে যাতে অতিৰিক্ত উৎপাদন পাব পাৰে আৰু সীমাটোৰ সুৰক্ষিত হয়।
3: এতিয়া কৃষকলৈ একাষাৰ আপুনি কৃষকসকলক কেনেধৰণে ক'ব এই বিষয়ে কওকচোন।
2: হয়, মই কৃষকলৈ এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ কৃষকসকলে তেওঁলোকৰ পথাৰসমূহ চন পেলাই নথৈ বিভিন্ন কৃষি পদ্ধতিসমূহ অৱলম্বন কৰি এটাৰ পিছত আন এটা শস্যৰ খেতি কৰাত গুৰুত্ব দিব লাগে যাতে একেডৰা মাটিৰ পৰাই একে সময়তে বা এটা কৃষিৰ বৰ্ষৰ বেলেগ বেলেগ সময়ত বিভিন্ন ধৰণৰ খাদ্য শস্যৰ উৎপাদন কৰিবলৈ সক্ষম হয় আৰু লাভৱান হ'ব পাৰে। এয়ে মোৰ তেওঁলোকলৈ বিনম্ৰ অনুৰোধ থাকিল আৰু শেষত তেখেতসকললৈ সৰ্বাংগীন উন্নতি কামনা কৰি ধন্যবাদ জনাই মোৰ ক'বলগীয়াখিনি আজি ইমানতে সামৰিছোঁ।
3: ঠিক আছে বাইদেউ, আজি আপুনি আহি অসমত খাদ্য শস্য প্ৰাবল্য বৃদ্ধিকৰণ আৰু কৃষি উৎপাদন এই সম্পৰ্কে বৰ সুন্দৰকৈ কিছু কথা আগবঢ়ালে। আমাৰ কৃষক শ্ৰোতা নিশ্চয় উপকৃত হ'ব। আজিৰ আলোচনাতে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: নমস্কাৰ।
1: আজিৰ কৃষি আলোচনা অনুষ্ঠানত একেডৰা মাটিতে বছৰত এজন কৃষকে কেইবাবাৰো খেতি কৰি কেনেকৈ উৎপাদন বৃদ্ধি কৰিব পাৰে যাক শস্য প্ৰাবল্য বুলি কোৱা হয়, এই বিষয়ৰ আলোচনাটি আজি আগবঢ়ালোঁ। ইয়াত ভাগ ল'লে শ্বিলঙনিৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অঞ্জুমেলা ডেকাই। তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে। আজিৰ কৃষি আলোচনা অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: কৃষি আলোচনা অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ দীপালী মহন্তৰ কণ্ঠৰ লোকগীত।

দীপালী মহন্তৰ কণ্ঠৰ লোকগীত দুটি শুনিলে। এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, 27 মে বুধবাৰৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠানত ৰহা কামগাঁও অঞ্চলৰ লোকসকলৰ সৈতে হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব। প্ৰচাৰৰ সময় 8:02। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰিব। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। ফোন নম্বৰ দি পুনৰ কৈছোঁ, 9435053214।

7:30 বজাৰ মূৰ্ছনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত। 9:20 বজাত শ্ৰোতাই আধুনিক গীত শুনিবলৈ পাব। 9:40 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি। 10:00 বজাত ৰাইজৰ পদূলিত আকাশবাণী। আমি অনুষ্ঠানটি শুনিবলৈ

বিয়লি 5:25। খন্তেক পিছতে 7 বজাত নিউজ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, অন ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী। বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেৱাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্মবিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানী বিধিৰ আওতাৰ পৰা বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে তেওঁলোকৰ অধিকাৰসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত ৰাখিব পৰা যায়। নতুন দিল্লীত আয়োজিত জনজাতি সাংস্কৃতিক সমাগমত ভাষণ দি শ্ৰীশ্বাহে কয় যে উমৈহতীয়া দেৱানী বিধিয়ে জনজাতিসকলৰ কোনো ধৰণৰ অধিকাৰ উলংঘন নকৰে। প্ৰসিদ্ধ জনজাতীয় নেতা তথা স্বাধীনতা সংগ্ৰামী ভগৱান বিৰচা মুণ্ডাৰ বিষয়ে উল্লেখ কৰি শ্ৰীশ্বাহে কয় যে তেওঁ এই বাৰ্তা প্ৰেৰণ কৰিছিল যে জনজাতি সম্প্ৰদায়ৰ লোকসকলৰ নিজৰ ভূমিৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আছে আৰু সেই অধিকাৰ কোনেও কাঢ়ি নিব নোৱাৰে। জনজাতি কল্যাণ বাজেট কংগ্ৰেছ চৰকাৰৰ দিনৰ 28,000 কোটি টকাৰ পৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত 1,50,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে বুলিও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দেৱাংশু পাণ্ডা 1,09,000 ভোটৰ ব্যৱধানত জয়ী হয়। শ্ৰীপাণ্ডাই তেওঁৰ নিকট প্ৰতিদ্বন্দ্বী চি পি আই এমৰ প্ৰাৰ্থী শম্ভুনাথ কুৰ্মীক পৰাস্ত কৰে। চি পি আই এমৰ প্ৰাৰ্থীগৰাকীয়ে 40,645টা ভোট লাভ কৰে। এই জয়ৰ লগে লগে বিজেপিয়ে দীৰ্ঘদিন ধৰি তৃণমূল কংগ্ৰেছৰ দখলত থকা আসনখন অধিকাৰ কৰিবলৈ সমৰ্থ হয়। এই আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খান কেৱল 7,700 ভোটেৰে চতুৰ্থ স্থানলৈ অৱনমিত হয়। উল্লেখযোগ্য যে ফাল্টা সমষ্টিৰ 285টা ভোটগ্ৰহণ কেন্দ্ৰত যোৱা 21 মে'ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। সমষ্টিটোত পূৰ্বৰ ভোটগ্ৰহণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত নিৰ্বাচন আয়োগে সমষ্টিটোৰ আটাইবোৰ কেন্দ্ৰতে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়ী হোৱাৰ বাবে বিজেপিৰ প্ৰাৰ্থীগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এই জয়ে বিজেপিৰ প্ৰতি পশ্চিমবংগৰ জনসাধাৰণৰ অটল বিশ্বাসকে প্ৰতিফলিত কৰে। তেওঁ লগতে ৰাজ্যখনত বিজেপিৰ কৰ্মকৰ্তাসকলৰ কামৰ শলাগ লয়। অনাগত সময়ত সকলো কৰ্মকৰ্তাই পশ্চিমবংগৰ প্ৰগতিৰ হকে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA অহা

28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষাৰ দিন পিছুৱাই দিছে। NTA কৈছে যে চৰকাৰী নিৰ্দেশনা অনুসৰি ঈদ উল জুহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ NTA ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিছে। যিকোনো সহায়ৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সংস্থাৰ হেল্পলাইন নম্বৰ 011-407-59000 অথবা CUET-UGINTA.AC.INত যোগাযোগ কৰিব পাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ অৰ্থাৎ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিয়ে। ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আখোৱামুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞৰ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকা সদায় তৎপৰ। নতুন দিল্লীত কালি আয়োজিত আমেৰিকাৰ 250 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাষণ দি ডঃ জয়শংকৰে কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বাবে ভাৰত আৰু আমেৰিকাই সদায় স্পষ্ট মনোভাৱ প্ৰকাশ কৰি আহিছে আৰু সেয়েহে সন্ত্ৰাসবাদ বিৰোধী যুঁজত দেশ দুখনৰ মাজৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ। আমেৰিকাৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ৰ ভাৰত ভ্ৰমণৰ কথা উল্লেখ কৰি ডঃ জয়শংকৰে কয় যে তেওঁৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ গুৰুত্বপূৰ্ণ সম্পৰ্কৰ কথাকেই প্ৰতিফলিত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নতুন দিল্লী ভাৰত মণ্ডপমত কালি আমেৰিকাৰ স্বাধীনতাৰ 250 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰা আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰোৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ট্ৰাম্পে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বন্ধু বুলি প্ৰকাশ কৰি দেশ দুখনৰ মাজৰ সম্পৰ্ক পূৰ্বে কেতিয়াও ইমান গভীৰ নাছিল বুলি উল্লেখ কৰে। ভাৰতৰ প্ৰতি তেওঁৰ সদ্ভাৱ আছে বুলি উল্লেখ কৰি ট্ৰাম্পে নিজকে প্ৰধানমন্ত্ৰী মোদীৰ অনুৰাগী বুলি কয়। ট্ৰাম্পে ফোনযোগে কৰা এই মন্তব্য ৰাষ্ট্ৰদূতগৰাকীয়ে মাইক্ৰফোনৰ জৰিয়তে সকলোকে শুনোৱাৰ ব্যৱস্থা কৰে। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' উপস্থিত থাকে। ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰতৰ খেলুৱৈসকলে 3টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদকেৰে অভিযান অব্যাহত ৰাখিছে। মহিলাৰ ফ্ৰীষ্টাইল শাখাত মানসী লথেৰা আৰু কাজল ধোচাকে সোণৰ পদক লাভ কৰাৰ বিপৰীতে স্বীতি আৰু নেহা চাংৱানে ৰূপৰ পদক লাভ কৰিছে। অহিল্যা সিন্ধেই ব্ৰঞ্জৰ পদক লাভ কৰে। ইপিনে পুৰুষৰ গ্ৰেকো ৰোমান শাখাত সুমিত দালালে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে নীৰজ পেটেল আৰু ৰোহিত বৰাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। সুমিতে 63 কিলোগ্ৰাম শাখাত কালি ফাইনেলত উজবেকিস্তানৰ অজোতবেক খালিমবয়েভক 12-2 পইণ্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে আটাইকেইটা উইকেট হেৰুৱাই 163 ৰাণে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত প্ৰথম অসামৰিক অলংকৰণ সমাৰোহত 66টা পদ্ম বঁটা প্ৰদান কৰিব। জনজাতি সম্প্ৰদায়ক উমৈহতীয়া দেৱানীবিধিৰ আওতাৰ বাহিৰত ৰাখিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

0: কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে প্রকাশ কৰিছে। পশ্চিমবঙ্গৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিপুল ভোটত জয়ী হোৱা বিজেপিৰ দেবাংশু পাণ্ডাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো সুপ্ৰভাত। আজিৰ অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে প্ৰশান্ত গোস্বামীয়ে।

0: শ্রোতালোক বিধি সম্ভাষণ জনাই আরম্ভ কৰিছো আজিৰ সুপ্রভাত অনুষ্ঠান। বেঞ্জামিন ফ্ৰেংকলিনে কৈছে, যি মানুহৰ ধৈর্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। আজি সোমবাৰ, 1948ৰ জেঠ মাহৰ 10 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 25 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:34.14 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:02.15। আজি শুক্লা নৱমী। আজি 25 মে আন্তৰ্জাতিক প্লাষ্টিক মুক্ত দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা লীনা হাজাৰীয়ে।
1: নমস্কাৰ, আন্তৰ্জাতিক প্লাষ্টিক মুক্ত দিৱসৰ সকলোলৈকে শুভকামনা জনালো। এই দিৱসৰ যথেষ্ট তাৎপৰ্য আছে আজিৰ প্ৰেক্ষাপটত, কিয়নো পৰিৱেশ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে প্লাষ্টিক মুক্ত এখন পৃথিৱী আমি সকলোৱে কামনা কৰিব লাগে। পৰিৱেশ আৰু পৃথিৱীত বাস কৰা জীৱকুলৰ সুস্বাস্থ্যৰ ৰক্ষাৰ হেতুকে আমি আমাৰ দৈনন্দিন জীৱনৰ পৰা প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলিব লাগে। এই দিৱসটি প্লাষ্টিকে আমাৰ ভৱিষ্যত জীৱনলৈ কেনেদৰে ভয়াৱহতা কঢ়িয়াই আনিছে সেই বিষয়ে আমাক অৱগত কৰি সজাগতা বৃদ্ধিৰ বাবে আমি এই দিৱসটি পালন কৰোঁ। যিহেতু প্লাষ্টিক সহজে পচি নাযায়, যাৰ ফলত মাটি আৰু পানী প্ৰদূষিত হয়, জীৱ জন্তুৱে এই প্লাষ্টিক ভক্ষণ কৰাৰ ফলত মৃত্যুৰ সন্মুখীন হয়। এক প্ৰাপ্ত তথ্য অনুসৰি 130 লাখ টন প্লাষ্টিক প্ৰতি বছৰে সমুদ্ৰতলিত মিলিত হয় আৰু প্ৰায় 100 মিলিয়ন সামুদ্ৰিক জীৱ জন্তু প্লাষ্টিক ভক্ষণৰ ফলত নিহত হয়। ব্যৱহৃত প্লাষ্টিকে আৱৰ্জনাৰ সৃষ্টি কৰে, চহৰ নগৰ অঞ্চলৰ নলা নৰ্দমাবোৰত পানী যাব নোৱাৰা কৰি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। নলা নৰ্দমাত ৰৈ থাকি বৈ যাব নোৱাৰাৰ ফলত সেই পানীত বিভিন্ন পোক পতংগ জমা হৈও বেমাৰৰ বীজাণুৰ সৃষ্টি কৰে। প্লাষ্টিকৰ অব্যৱহৃত সামগ্ৰী বা বেগসমূহ জ্বলাই দিলেও তাৰ পৰা ওলোৱা নিৰ্গত ধোঁৱাই বায়ুমণ্ডল প্ৰদূষণ কৰে। প্লাষ্টিক ব্যৱহাৰৰ অপৰিসীম অপকাৰী এই ক্ষতিকাৰক দোষবোৰৰ বাবে আমি জনসাধাৰণ নিজেই সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু প্লাষ্টিকৰ বেগৰ বিকল্প হিচাপে আমিনো কি ব্যৱহাৰ কৰিব পাৰোঁ সেই বিষয়ে আমি সকলোৱে চিন্তা চৰ্চা কৰাটো অতিব প্ৰয়োজনীয়। যিহেতু প্লাষ্টিক আমি একেবাৰে বৰ্জন কৰিব পাৰিলে ভাল আৰু এই প্লাষ্টিকৰ বিকল্প হিচাপে আমি কিছুমান বিশেষ ধৰণৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকৈ কেনভাছ বেগ বা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে প্ৰাকৃতিক সামগ্ৰীৰে নিৰ্মিত বেগ যিবোৰ মেটেকাৰে বনোৱা হয় বা বাঁহ বেতৰ পৰা বনোৱা হয় আৰু পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰীৰে নিৰ্মিত বেগো আমি ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে আজি এই দিনটোত আমি সকলোৱে আহক সংকল্পবদ্ধ হওঁ যাতে এখন প্ৰদূষণ মুক্ত পৃথিৱীৰ আমি বাসিন্দা হ'ব পাৰোঁ আৰু প্লাষ্টিক বৰ্জন কৰোঁ আমি আৰু প্লাষ্টিক উৎপাদন সমূলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকি আমি বিশ্বৰ পৰিৱেশৰ উন্নতিকৰণৰ অংশীদাৰ হওঁ। নমস্কাৰ।
0: আন্তৰ্জাতিক প্লাষ্টিক মুক্ত দিৱস উপলক্ষে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপিকা লীনা হাজাৰীয়ে। প্ৰতি বছৰৰ 25 মে তাৰিখে বিশ্বজুৰি বিশ্ব থাইৰয়ড দিৱস পালন কৰা হয়। থাইৰয়ড গ্ৰন্থিৰ গুৰুত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন ৰোগ যেনে হাইপোথাইৰয়ডিজম আৰু হাইপাৰথাইৰয়ডিজমৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল উদ্দেশ্য। 2008 চনত ইউৰোপীয় থাইৰয়ড এছ'চিয়েচনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয়। পিছলৈ ইয়াক সমগ্ৰ বিশ্বৰ স্বাস্থ্য সংস্থা যেনে আমেৰিকান থাইৰয়ড এছ'চিয়েচন আদিয়ে অনুমোদন জনায়। আমাৰ ডিঙিত থকা এই পখিলা আকৃতিৰ সৰু গ্ৰন্থিটোৱে শৰীৰৰ বিপাক হৰ্মনৰ ভাৰসাম্য, শক্তিৰ স্তৰ আৰু শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সজাগতাৰ অভাৱত থাইৰয়ডজনিত ৰোগ বহুদূৰলৈ ধৰা নপৰে। ক্লান্তি, ওজন বৃদ্ধি বা হ্ৰাস পোৱা, খিংখিঙীয়া স্বভাৱ আদি থাইৰয়ডৰ সাধাৰণ লক্ষণ। এই দিবস উপলক্ষে বিভিন্ন চিকিৎসালয় আৰু স্বাস্থ্য সেৱা প্ৰতিষ্ঠানসমূহে থাইৰয়ড পৰীক্ষাৰ বাবে বিনামূলীয়া শিবিৰ বা সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। থাইৰয়ড আৰু সুষম আহাৰৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে লক্ষণ দেখা পোৱাৰ লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ লৈ সময়মতে পৰীক্ষা কৰাৰ বাবে উৎসাহিত কৰা এই দিৱসৰ অন্য এক উদ্দেশ্য। 2026 বৰ্ষৰ বিশ্ব থাইৰয়ড দিৱসৰ মূল বাণী হৈছে সজাগতা আৰু শিক্ষা। থাইৰয়ড গ্ৰন্থিৰ গুৰুত্ব আৰু ইয়াৰ সৈতে জড়িত সমস্যাসমূহৰ বিষয়ে তৃণমূল পৰ্যায়ৰ পৰা সকলো স্তৰৰ লোকৰ মাজত সঠিক জ্ঞান আৰু সজাগতা বৃদ্ধি কৰাই হৈছে এই বৰ্ষৰ মূল লক্ষ্য। থাইৰয়ড সম্পৰ্কীয় আপোনাৰ যদি স্বাস্থ্যৰ কোনো সমস্যা থাকে, তেনেহলে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। এগৰাকী ভাৰতীয় অজৈৱ ৰসায়ন বিজ্ঞানী যমুনা কৃষ্ণন কেৰেলাৰ মাল্লাপুৰম জিলাৰ পাৰাপান্নানগাড়ীত যমুনা কৃষ্ণনৰ জন্ম হৈছিল। 1994 চনত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত চেন্নাইত অৱস্থিত খ্ৰীষ্টান মহিলা মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1997 চনত তেওঁ বেংগালুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ৰাসায়নিক বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেই প্ৰতিষ্ঠানৰ পৰাই 2002 চনত অজৈৱ ৰসায়নত PhD ডিগ্ৰী লাভ কৰি তেওঁ 2001 চনৰ পৰা 2004 চনলৈ যুক্তৰাজ্যৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগত পোষ্ট ডক্টৰেল ফেল' হিচাপে গৱেষণাৰত আছিল। তেওঁ 2005 চনত বেংগালুৰুত অৱস্থিত টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ জৈৱিক বিজ্ঞান কেন্দ্ৰত ফেল' ই হিচাপে যোগদান কৰে। 2009 চনত তেওঁ ৰাষ্ট্ৰীয় জৈৱিক বিজ্ঞান কেন্দ্ৰৰ ৰিডাৰ এফ পদবী লাভ কৰিছিল। 2013 চনত তেওঁ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ বেংগালুৰুত অৱস্থিত ৰাষ্ট্ৰীয় জৈৱিক বিজ্ঞান কেন্দ্ৰত সহযোগী অধ্যাপক জি পদলৈ পদোন্নতি লাভ কৰে। 2014 চনৰ আগষ্ট মাহত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিকাগো বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞানৰ অধ্যাপক হিচাপে যোগদান কৰে। যমুনা কৃষ্ণনে বৰ্তমান নিউক্লিয় এচিডৰ ডাইনামিক্স, নিউক্লিয় এচিড নেনো টেকনলজি, কোষীয় আৰু উপকোষীয় প্ৰযুক্তি আদিৰ ক্ষেত্ৰসমূহত গৱেষণা কৰি আছে। তেওঁৰ পৰীক্ষাগাৰত DNAৰ পাৰস্পৰিক বংশগতিৰ বাহক হিচাপে গণ্য কৰাৰ বাহিৰেও অন্যান্য ভূমিকাসমূহৰ অধ্যয়ন আৰু কোষৰ ভিতৰত ইন ভিভো কোৱান্টিটিভ ইমেজিং টেকনলজিৰ উন্নয়ন সাধন কৰি DNA নেনো ডিভাইচক ফ্লোরেন্স ৰিপৰ্টাৰ হিচাপে ব্যৱহাৰ কৰি ৰিয়েল টাইম ছেকেণ্ড মেছেঞ্জাৰক মেপ কৰিবলৈ চেষ্টা চলাই আছে। তেওঁলোকে ভাৰ্চেটাইল ফাংচনিং ইমেজিং টেকনলজি ব্যৱহাৰ কৰি DNAৰ নেনো ষ্ট্ৰাকচাৰৰ ছেল্ফ এছেম হোৱা ৰয়েল টাইমত ছেকেণ্ড মেছেঞ্জাৰক জীৱিত কোষ আৰু বংশগতিৰ আৰ্হি জীৱসমূহত গৱেষণা চলাই আছে। যমুনা কৃষ্ণনে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তাৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ যুৱ বিজ্ঞানী পদক, ভাৰতীয় বিজ্ঞান একাডেমীৰ সহযোগী DBT ৱেলকাম ন্যাস ভাৰত এলায়েন্স জ্যেষ্ঠ ফেলোশ্বিপ বঁটা, শান্তিস্বৰূপ ভাটনগৰ বঁটা ৰাসায়নিক বিজ্ঞান 2013, কেমিকেল ছায়েন্স ইমাৰ্জিং ইনভেষ্টিগেটৰ বঁটা ৰয়েল ছচাইটি অৱ কেমিষ্ট্ৰি, ইনফোচিছ বঁটা ভৌতিক বিজ্ঞান 2017 বিশেষভাৱে উল্লেখযোগ্য। 1974 চনৰ আজিৰ 25 মে তাৰিখে এগৰাকী ভাৰতীয় বিশিষ্ট অজৈৱ ৰসায়ন বিজ্ঞানীৰ জন্ম হয়। ৰামকিংকৰ বেইজ এগৰাকী ভাৰতীয় ভাস্কৰ্য শিল্পী। তেওঁ আধুনিক ভাৰতীয় ভাস্কৰ্য কলাৰ অন্যতম অগ্ৰপথিক আছিল। ৰামকিংকৰ বেইজ ব্ৰিটিছ ভাৰতৰ বাংলা প্ৰেচিডেন্সিৰ জাকুৰা জিলাৰ যোগীপাদাৰ এক পাৰমাণৱিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ উপাধি বেইজ সংস্কৃতত বৈদ্য আৰু প্ৰাকৃত বেজৰ পৰিৱৰ্তিত ৰূপ। তেওঁৰ পিতা আছিল চণ্ডীচৰণ বেইজ। মধ্য কৈশোৰ বয়সত ৰামকিংকৰে অসহযোগ আন্দোলনৰ অংশগ্ৰহণকাৰী স্বাধীনতা সংগ্ৰামীসকলৰ ছবি অংকন কৰিছিল। মেট্ৰিক পৰ্যন্ত পঢ়া শুনা কৰাৰ পিছত 16 বছৰ বয়সত তেওঁ জাকুৰাৰ বিশিষ্ট সাংবাদিক আৰু প্ৰৱাসী পত্ৰিকাৰ সম্পাদক ৰামানন্দ চট্টোপাধ্যায়ৰ দৃষ্টিত পৰে। 4 বছৰ পিছত তেওঁ শান্তি নিকেতনত ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত চাৰুকলাৰ ছাত্ৰ হিচাপে যোগদান দিয়ে। আচাৰ্য নন্দলাল বসু আছিল তেওঁৰ শিক্ষক। চাৰুকলাৰ ডিপ্লোমা অৰ্জন কৰি তেওঁ বিশ্বভাৰতীৰ ভাস্কৰ্য বিভাগৰ বিভাগীয় প্ৰধানৰ পদ লাভ কৰে। বিশিষ্ট চিত্ৰশিল্পী জহৰ দাসগুপ্ত আছিল তেওঁৰ ছাত্ৰ। তেওঁৰ জীৱন কথাক লৈ সাহিত্যিক ৰমেশ বসুৱে দেখি নাই ফিরে নামৰ এখন উপন্যাস ৰচনা কৰে, যাৰ চিত্ৰাংকন কৰিছিল শিল্পী বিকাশ ভট্টাচাৰ্যই। ৰামকিংকৰ আছিল প্ৰথম ভাৰতীয় শিল্পী যি আধুনিক পাশ্চাত্য শিল্প অধ্যয়ন কৰি সেই শিল্প নিজৰ ভাস্কৰ্যত প্ৰয়োগ কৰে। তেওঁক ভাৰতীয় শিল্পত আধুনিকতাৰ জনক আৰু অন্যতম শ্ৰেষ্ঠ শিল্পী হিচাপে গণ্য কৰা হয়। ৰামকিংকৰ বেইজৰ জন্ম হৈছিল আজিৰ তাৰিখত 1906 চনৰ। এগৰাকী ভাৰতীয় ৰাজনীতিক আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অসমৰ নেতা ললিত কুমাৰ দলে অসমৰ মিচিং সম্প্ৰদায়ৰ পৰা অসম কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা তেওঁৱেই প্ৰথম ব্যক্তি আছিল। তেওঁ 1972 চনৰ পৰা 1980 চনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হৈছিল। মিচিং সম্প্ৰদায়ৰ সৰ্বাগ্ৰগণ্য নেতা হিচাপে ললিত কুমাৰ দলে পৰিচিত। জীৱনকালত অসমৰ জনসাধাৰণৰ প্ৰতি নিস্বাৰ্থ আৰু নিষ্ঠাপূৰ্ণ সেৱাৰ বাবে তেওঁ বহুলভাৱে জনপ্ৰিয় আছিল। 1986 চনৰ 16 মাৰ্চত মৃত্যু হোৱা ললিত কুমাৰ দলেৰ জন্ম হয় 1927 চনৰ আজিৰ এই 25 মে' তাৰিখে। এগৰাকী ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ বলবীৰ সিং দসাঞ্জ। তেওঁ ফিল্ড হকীৰ পুৰুষৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ সদস্য আছিল আৰু অলিম্পিকত ভাৰতীয় দলৰ হৈ খেলিছিল। 1948 চনৰ লণ্ডন অলিম্পিক, 1952 চনৰ হেলচিংকি অলিম্পিক আৰু 1956 চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতে সোণৰ পদক লাভ কৰাত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। হেলচিংকি অলিম্পিকত তেওঁ ভাৰতীয় দলৰ উপ কেপ্টেইন আৰু মেলবৰ্ণ অলিম্পিকত কেপ্টেইন আছিল। তেওঁক বিশ্বৰ শ্ৰেষ্ঠতম হকী খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয়। ইয়াৰ লগতে হকীৰ চেণ্টাৰ ফৰৱাৰ্ড খেলাত তেওঁ শ্ৰেষ্ঠতম খেলুৱৈ বুলিও কোৱা হয়। তেওঁ অলিম্পিকৰ পুৰুষৰ ফিল্ড হকীৰ চূড়ান্ত খেলত ব্যক্তিগতভাৱে সৰ্বোচ্চ গ'ল কৰি অভিলেখ গঢ়িছে। 1971 চনৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জ পদক লাভ কৰা আৰু 1975 চনৰ বিশ্বকাপ জয়ী হোৱা পুৰুষৰ ৰাষ্ট্ৰীয় দলৰ তেওঁ প্ৰশিক্ষক তথা ব্যৱস্থাপক আছিল। 2012 চনৰ লণ্ডন অলিম্পিকত ৰয়েল অপেৰা হাউচত অনুষ্ঠিত অলিম্পিক সংগ্ৰহালয় প্ৰদৰ্শনীত তেওঁক সন্মানিত কৰা হয়। 1957 চনত ভাৰত চৰকাৰে তেওঁ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। 2020 চনৰ আজিৰ 25 মে' তাৰিখে 96 বছৰ বয়সত বলবীৰ সিঙৰ মৃত্যু হয়। এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৰ আজিৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহক। 2014 চনৰ আজিৰ তাৰিখত ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ 13 বছৰ 11 মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰে কম বয়সীয়া নাৰী হিচাপে স্বীকৃতি লাভ কৰে। নেডাৰলেণ্ডৰ বিখ্যাত পদাৰ্থ বিজ্ঞানী পিটাৰ জেমানৰ জন্ম হয় আজিৰ তাৰিখত 1865 চনত। মাইক মায়াৰ্ছ আমেৰিকাৰ এগৰাকী কৌতুক অভিনেতা। তেওঁৰ জন্ম হয় 1963 চনৰ আজিৰ তাৰিখত। বিশিষ্ট বোলছবি অভিনেতা, প্ৰযোজক আৰু পৰিচালক তথা ৰাজনীতিবিদ সুনীল দত্তৰ মৃত্যু হয় 2005 চনৰ আজিৰ এই 25 মে' তাৰিখে। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰেই মই প্ৰশান্ত গোস্বামীয়ে সুপ্ৰভাত অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো। নমস্কাৰ।

সুপ্রভাত। অনুষ্ঠানটি শুনিলে এফ এম বেণ্ডৰ 102.7 মেগাহার্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব কেইটিমান অসমীয়া গীত।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা

ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁৱৰ চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত অহা 26 মে মঙলবাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গতিকে সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উক্ত কাৰ্যসূচীসমূহত সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

অনুষ্ঠানত এইবাৰ সমৰ হাজৰিকা আৰু নমিতা গোস্বামী বোলছবি ঘৰ সংসাৰ।

হীৰেণ ভট্টাচাৰ্যৰ গীতৰ কথাৰে অনুষ্ঠানত সেয়া আছিল জুবিন গাৰ্গ। শ্ৰোতাই মূৰ্চনা শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। ৰেণু মহন্তৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰীয়া দিগেন মহন্ত।

মোৰ শ্ৰোতা, অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এফএমএনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা, 8:30 গীতিমালিকা, 10 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ দুৰ্গাময়ী বৰাৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

হৃদয়ন ভট্টাচাৰ্যৰ ৰচিত গীত এটি শুনিলে। দুৰ্গাময়ী বৰাৰ কণ্ঠত প্ৰযোজনা আছিল হৃদয়ন গোহাঁইৰ। গীতমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ এন পাহাৰীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা ছবিন মেধিৰ।

0: এন পাহাৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল ছবিন মেধিৰ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: উভতি আহিছো গীতিমালিকাৰ মাজলৈ। এইবাৰ শুনক বৰ্ণালী কলিতাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা অৰুণিমা বৰালীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বর্ণালী কলিতাৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল অৰুণিমা বৰালীৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: উভতি আহিছোঁ গীতিমালিকাৰ মাজলৈ। অনুষ্ঠানত এইবাৰৰ শিল্পী প্ৰণৱজ্যোতি শৰ্মা, গীতৰ কথা সুধীৰ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

প্ৰণৱজ্যোতি শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল সুধীৰ দাসৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। এইখিনিতে এতিয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা শুনক। কাইলৈ অৰ্থাৎ 26 মে মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ' বুলনিৰ বিষয় যোগাভ্যাসেৰে সৌন্দৰ্য চৰ্চা। শ্ৰোতাৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থাকিব যোগ বিশেষজ্ঞ দীপিকা কলিতা। অনুষ্ঠানৰ আগ ধৰিব পৰিণীতা শইকীয়াই। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাৰ ফোন ইন লাইভ আইডিঅ' বুলনি। গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক জ্যোতিৰ্ময় কাকতিৰ কণ্ঠৰ এটি গীত, গীতৰ কথাটো ফজুল আলীৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

জ্যোতিৰ্ময় কাকতিৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল তফজুল আলীৰ, প্ৰযোজনা আছিল বিপুল বৰুৱাৰ, আৰু ইয়াৰ লগে লগে অন্ত পৰিল আজিৰ গীতিমালিকা অনুষ্ঠানটিৰ।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান বিধানসভা অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি ঈদ উজ জোহাৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET EG পৰীক্ষা স্থগিত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰাণত জয়লাভ। নমস্কাৰ, পুৱা আঞ্চলিক বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিক পদ্মবিভূষণ, 13গৰাকীক পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক আজি পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হ'ব। ভাৰতৰ অন্যতম ধ্ৰুপদী কলাস্বৰূপ সত্ৰীয়া সংস্কৃতিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰা হ'ব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব। বিধানসভাত আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰো সম্ভাৱনা আছে। কাইলৈ উমৈহতীয়া দেৱানী ভীতি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হ'ব। অহা 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানি কালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। বিৰোধী দলপতি বাছনি কৰাৰ উদ্দেশ্যে কালি কংগ্ৰেছৰ পৰ্যবেক্ষক ভূপেশ ৱাঘেলৰ উপস্থিতিত গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ উপস্থিত থকা এই বৈঠকত শ্ৰীৱাঘেলে বিধায়কসকলৰ পৰা দলপতি বাছনি কৰাৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰে। শ্ৰীৱাঘেলে কয় যে বিধায়কসকলৰ মতামতৰ ভিত্তিত প্ৰতিবেদন যুগুত কৰা হ'ব আৰু এই প্ৰতিবেদন দলৰ হাইকমাণ্ডক অৰ্পণ কৰা হ'ব। হাইকমাণ্ডৰ অনুমোদন মৰ্মেহে অখিল ভাৰতীয় কংগ্ৰেছ কমিটীয়ে ৰাজ্যৰ বিৰোধী দলপতিৰ নাম ঘোষণা কৰিব বুলি শ্ৰীৱাঘেলে সাংবাদিকৰ আগত জানিবলৈ দিয়ে।
1: कांग्रेस विधायक दल की बैठक संपन्न हुआ और जिसमें सारे विधायक उपस्थित थे। विशेष रूप से हमारे कांग्रेस पार्टी के अध्यक्ष गौरव गोगोई जी भी और सभी 19 विधायक उपस्थित थे और सभी लोगों ने एक मत से यह प्रस्ताव पारित किया कि विधायक दल का नेता, डिप्टी लीडर, चीफ व्हिप कौन होगा, इसका निर्णय हाईकमान पे सौंपा है। इसके बाद मैंने सभी विधायकों से एक एक करके उनसे बात की और सभी के जो सुझाव मिले उसे हाईकमान को सौंप दिया गया, उसे अवगत करा दिया गया है। अब बहुत जल्दी डिसीजन होगा।
0: বড়ো সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকৰ নেতৃত্বৰ এটা প্ৰতিনিধি দলে কালি দিছপুৰৰ পুৰণি বিধানসভা ভৱনত BPFৰ বিধায়কসকলক সাক্ষাৎ কৰে। প্ৰতিনিধি দলটোৱে বড়ো সাহিত্যৰ বিকাশ আৰু উন্নয়ন সন্দৰ্ভত তেওঁলোকৰ মতামত অৱগত কৰে। আলোচনাকালত মন্ত্ৰী চৰণ বড়ো উপস্থিত আছিল। বৈঠকত বড়ো মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে পাঠ্যপুথিৰ বিতৰণত পলম হোৱা, বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালি থকা শিক্ষকৰ পদ পূৰণ তথা অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ প্ৰাদেশীকৰণ আদিকে ধৰি বড়ো মাধ্যমৰ শিক্ষাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্ৰতিনিধি দলটোৱে অসম লোকসেৱা আয়োগ আৰু অসম ন্যায়িক সেৱা পৰীক্ষাত অসমীয়া আৰু ইংৰাজীৰ লগতে বড়ো ভাষা অন্তৰ্ভুক্ত কৰিবলৈকো দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800-ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET EG স্থগিত ৰখা হৈছে। পৰীক্ষাৰ দিনো পিছুৱাই দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন টি এই ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰিছে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে জানিবলৈ দিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে এন টি এৰ হেল্পলাইন নম্বৰ 011-4075-900 অথবা cuet@ugint.ac.in যোগাযোগ কৰিব পাৰিব। বিগত দুসপ্তাহত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংঘটিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 2024-25 বৰ্ষত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমত সৰ্বাধিক 26,109 জন লোক এইচ আই ভিত আক্ৰান্ত হয়। আনহাতে ছিকিমত সৰ্বনিম্ন 446 জন লোক এই ৰোগত আক্ৰান্ত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্যত প্ৰকাশ পোৱা মতে অসমত 2020-21 বৰ্ষত এইচ আই ভিত আক্ৰান্ত লোকৰ সংখ্যা আছিল 11,364। তেতিয়াৰে পৰা বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মন্ত্ৰালয়ে জনোৱা মতে চৰকাৰে এইডছ আৰু যৌন সংক্ৰমিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত এইচ আই ভিত আক্ৰান্ত সকলো লোকৰ বাবে বিনামূলীয়াকৈ চিকিৎসাৰো ব্যৱস্থা কৰি আহিছে। চিৰাং জিলাৰ ছিদলি চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত আষ্টাবাৰী ভি চি ডি চি আৰু শ্যামঠাইবাৰী ভি চি ডি চিৰ বৈৰাঠী সামূহিক ভৱনৰ উপৰি বৰবজাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত পাণবাৰী ভি চি ডি চিৰ বৰা গাঁৱত কালি জনজাতীয় গৌৰৱ উৎসৱৰ অধীনত জনভাগিদাৰী অভিযান সফলতাৰে ৰূপায়ণ কৰা হয়। এই অভিযানৰ বিষয়বস্তু হৈছে সবচে দূৰ সবচে পেহলে কাৰ্যসূচীত জনশুনানী আৰু চিকিৎসা শিবিৰৰো আয়োজন কৰা হয়। এই জনসম্পৰ্ক কাৰ্যসূচীৰ সময়ত খণ্ড উন্নয়ন বিষয়া, সংশ্লিষ্ট বিভাগৰ বিষয়া আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলে স্থানীয় ৰাইজৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি বিভিন্ন চৰকাৰী আঁচনি আৰু কল্যাণমূলক পদক্ষেপৰ বিষয়ে তথ্য প্ৰচাৰ কৰে। ৰাজ্যৰ অন্যতম ক্ৰীড়া সংস্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সপ্তম কাৰ্যনিৰ্বাহক সভা কালি সৰ্বানন্দ সোণোৱাল ক্ৰীড়া কমপ্লেক্স জালান আউটডোৰ ষ্টেডিয়ামৰ চি কি শৰ্মা সভাকক্ষত অনুষ্ঠিত হয়। এই সভাত জিলাখনৰ ক্ৰীড়া উন্নয়ন আৰু সন্থাৰ ভৱিষ্যৎ কাৰ্যকলাপৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। এই সভাতেই ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই চলিত বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা খেলুৱৈ শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু শৈক্ষিক তথা ক্ৰীড়া উৎকৃষ্টতাৰ সৈতে ভাৰসাম্য বজাই ৰখাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠাক স্বীকৃতি দিয়ে। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5 299.9 মিটাৰ এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 মেগাহাৰ্টজত আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 মেগাহাৰ্টজত আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্টজত লামডিং, 100.6 মেগাহাৰ্টজত বকলীয়া আৰু 102.1 মেগাহাৰ্টজত সৰিয়জান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই নিউজ গুৱাহাটী যোগেও লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বাতৰিৰ বাবে এক্স চেণ্ডেলত এ আই নিউজ জি এইচ ৱাই আৰু ইনষ্টাগ্ৰামত এ আই নিউজ গুৱাহাটী ফলো কৰিব পাৰে। ডিব্ৰুগড় আৰু চাবুৱা অঞ্চলত আজি ঘৰুৱা আৰু বাণিজ্যিক ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি অসম গেছ কোম্পানীয়ে এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে। আজি পুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ৰন্ধন গেছৰ যোগান বন্ধ থাকিব বুলি কোম্পানীয়ে জাননী জাৰি কৰিছে। দৰং জিলাৰ মুক্তিযুঁজাৰু সন্মিলনত ত্ৰিবাৰ্ষিক অধিৱেশন কালি দিনজোৰা কাৰ্যসূচীৰে চিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বন্দে মাতৰম সংগীত আৰু মহিলাৰ নাম পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত অনাগত 3 বছৰীয়া কাৰ্যকালৰ বাবে নতুন জিলা সমিতি এখন গঠন কৰা হয়। ইয়াৰ পাছত কৃতি ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত জিলাখনৰ মুক্তিযুঁজাৰুৰ পৰিয়ালৰ 25 গৰাকী উত্তৰাধিকাৰীক বিগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত তেওঁলোকে দেখুওৱা কৃতকাৰ্যতাৰ বাবে অভিনন্দন জ্ঞাপন কৰা হয়। আইপিএল ক্রিকেট প্রতিযোগিতা যোৱা নিশা কলকাতার ইডেন গার্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লী ক্যাপিটেলসে কলকাতা নাইট রাইডার্সক 40 রানত পরাস্ত করে। দিল্লী ক্যাপিটেলসে প্রথমে ব্যাট ধরার আমন্ত্রণ লাভ করে নির্ধারিত 20 ওভারত 5 উইকেটের বিনিময়ে 203 রান সংগ্রহ করে। দলের হয়ে কেএল রাহুলে সর্বাধিক 60 রান করে। প্রত্যুত্তরত কলকাতা নাইট রাইডার্সে 18 ওভার 4টা বলতে আটাইকটা উইকেট হেরুয়ায় 163 রানে করবলে সমর্থ হয়। দিল্লীর হয়ে 3টা উইকেট দখল করা কুলদীপ যাদবক প্লেয়ার অব দ্য ম্যাচ ঘোষণা করা হয়। ইয়ার পূর্বে কালি ওয়াংখারে স্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত রাজস্থান রয়্যালসে মুম্বাই ইন্ডিয়ান্সক 30 রানত পরাস্ত করে প্লে অফত প্রবেশ করে। এতিয়া আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ নিৰুপমা বৰঠাকুৰৰ সৈতে।
2: অহা 2 আগষ্টৰ পৰা অসমত 2টা পৰ্যায়ত লোকবিয়াৰ সম্পন্ন কৰা হ'ব আৰু 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ ঘৰে ঘৰে তথ্য পৰীক্ষা কৰা হ'ব। আজিৰ নিয়মীয়া বাৰ্তা কাকতখনে এই সন্দৰ্ভত সবিস্তাৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ বাতৰিটো আজি কেইবাখনো কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা, হোৱাইট হাউচৰ বাহিৰত ধাৰাসাৰ গুলীবৰ্ষণ। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো ৱাশ্বিংটনত গুলীয়াগুলী, হোৱাইট হাউচৰ কাষত বন্দুকধাৰী যুৱকক গুলীয়াই হত্যা শিৰোনামেৰে প্ৰকাশ কৰিছে। অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ বাতৰিটো দৈনিক জনভূমি কাকতে আগস্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসম ভৱনৰ উপৰিও কেইবাটাও ৰাজ্যিক প্ৰকল্প পৰিদৰ্শন কৰাৰ বাতৰি এটা দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ তথ্যৰ ভিত্তিত উগ্ৰপন্থী সংগঠনক ধন যোগান ধৰা ঘটনাৰ সৈতে তিনিচুকীয়াৰ পৰা সাংবাদিক ছাত্ৰ নেতাকে ধৰি 4জন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনা অসমীয়া খবৰ, আমাৰ অসম, দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে অসম পৰ্যটন উন্নয়ন নিগমে অভিলেখ সংখ্যক মুনাফা অৰ্জন কৰাৰ ইতিবাচক বাতৰি এটা ATDC ৰেকৰ্ডছ প্ৰফিট ইন দ্য পাষ্ট 5 ইয়াৰ্ছ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ নিৰুপমা। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুন মাহৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যিক লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটী তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। সামৰাৰ পূৰ্বে এতিয়া ঘাই ঘাই বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভা অধিৱেশনৰ আজি 3য় দিনা সদনত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি। ঈদ উজ জোহৰ পৰিপ্ৰেক্ষিতত 28 মে'ত হ'বলগীয়া CUET UG পৰীক্ষা স্থগিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 40 ৰানত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরূপ। জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক শ্ৰীভূমি জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমান। শ্ৰীভূমি জিলাত যক্ষ্মা নিৰ্মূলকৰণৰ লক্ষ্যৰে মোবাইল মেডিকেল ইউনিটৰ সহায়ত পৰ্টেবল এক্সৰে স্ক্ৰিনিং শিবিৰৰ জৰিয়তে সক্ৰিয় যক্ষ্মা চিনাক্তকৰণ অভিযান তীব্ৰতৰ হৈছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ প্ৰতিবেদন।
1: এই কৰ্মসূচীৰ মূল উদ্দেশ্য হৈছে যক্ষ্মা ৰোগৰ দ্ৰুত চিনাক্তকৰণ আৰু সময়মতে চিকিৎসা নিশ্চিত কৰা। বিশেষকৈ দুৰ্গম আৰু ঝুঁকিপূৰ্ণ এলেকাসমূহত পৰ্টেবল বুকুৰ এক্সৰে ব্যৱহাৰৰ জৰিয়তে তৃণমূল পৰ্যায়তেই স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা সম্ভৱ হৈছে। ফলত স্বাস্থ্য সেৱাৰ সুবিধাৰ পৰা বঞ্চিত বহু লোকৰ মাজতে দ্ৰুত ৰোগ নিৰ্ণয় কৰা সহজ হৈ পৰিছে। জিলাখনৰ বিভিন্ন স্থানত প্ৰশিক্ষণত স্বাস্থ্যকৰ্মী আৰু মোবাইল মেডিকেল

0: ইউনিট দলৰ সহায়তাত এই স্ক্ৰিনিং শিবিৰসমূহৰ আয়োজন কৰা হৈছে। যক্ষ্মাৰ লক্ষণ থকা ব্যক্তি, উচ্চ ঝুঁকিপূৰ্ণ জনগোষ্ঠী আৰু সাধাৰণ লোকসকলক স্ক্ৰিনিঙৰ আওতালৈ অনা হৈছে। প্ৰয়োজন অনুসৰি সন্দেহজনক ৰোগীক পৰৱৰ্তী পৰীক্ষা আৰু চিকিৎসাৰ সৈতে সংযুক্ত কৰা হৈছে। স্ক্ৰিনিং অভিযান যক্ষ্মা নিৰ্মূলৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সামঞ্জস্য ৰাখি চলোৱা হৈছে, যত দ্ৰুত ৰোগ নিৰ্ণয়, সময়মতে চিকিৎসা, জনসচেতনতা বৃদ্ধি আৰু সামাজিক সহায়তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। জেলা স্বাস্থ্য সমিতি আৰু NHM শ্ৰীভূমি সাধাৰণ ৰাইজক যক্ষ্মা স্ক্ৰিনিং শিবিৰত অংশগ্ৰহণ কৰাৰ লগতে নিক্ষয় মিত্ৰ উদ্যোগত জড়িত হৈ যক্ষ্মা ৰোগীক সহায় কৰাৰ আহ্বান জনাইছে।
1: শ্ৰীভূমি জিলাত সমাগত ঈদ উল আজহা উৎসৱ শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আইন শৃংখলা বজাই ৰখা, সামাজিক সম্প্ৰীতি অটুট ৰখা আৰু পথ সুৰক্ষাৰ ওপৰত বৈঠকত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: শ্ৰীভূমিৰ অতিৰিক্ত জিলা আয়ুক্ত মাৰিয়া তামিমৰ পৌৰহিত্যত অনুষ্ঠিত বৈঠকত প্ৰশাসন, আৰক্ষী বিভাগ আৰু জিলাখনৰ বিভিন্ন ঈদগাহ আৰু মছজিদ সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। সভাত যোৱা বছৰৰ নিয়ম নীতি পাঠ কৰি শুনোৱা হয় আৰু ঈদ উৎসৱ শান্তিপূৰ্ণভাৱে উদযাপনৰ বাবে সকলোকে প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হয়। বৈঠকত কোৰবানী কোনো ৰাজহুৱা স্থানত নিদিবলৈ অনুৰোধ জনোৱা হয়। লগতে কোৰবানীৰ অৱশিষ্ট আৱৰ্জনা নিৰ্দিষ্ট স্থানত গভীৰ গাঁত খান্দি সঠিকভাৱে পুতি পেলোৱাৰ নিৰ্দেশ দিয়া হয়। প্ৰশাসনৰ ফালৰ পৰা কোৰবানীৰ মাংস ৰাজহুৱা বিতৰণ নকৰি স্থানীয়ভাৱে বিতৰণ কৰাৰ আহ্বান জনোৱা হয়। ইয়াৰ উপৰিও বৈধ নদীপত্ৰ থকা পশুবাহী বাহনসমূহক যাতে সাধাৰণ লোকে বাধা নিদিয়ে সেই বিষয়ে জিলা প্ৰশাসনে আহ্বান জনায় আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী বিভাগক নিৰ্দেশ দিয়ে। উৎসৱৰ সময়ত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবলৈ জিলাবাসীক সতৰ্ক থাকিবলৈ অনুৰোধ জনোৱা হৈছে। কোনো ধৰণৰ গুজব বা অবাঞ্ছিত ঘটনা সংঘটিত হলে তৎক্ষণাত ওচৰৰ আৰক্ষী থানাত জনোৱাৰ লগতে জিলা প্ৰশাসনৰ 24-ঘণ্টীয়া কণ্ট্ৰল ৰুম নাম্বাৰ 8099662275ত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হয়।
1: শিশু সৰবৰাহ ৰোধ আৰু এই সন্দৰ্ভত জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে শ্ৰীভূমি শ্ৰম অধিকাৰী কাৰ্যালয়ে নীৰৱ আৰ্তনাত শিশু পাচাৰৰ অমানৱীয় সত্য উন্মোচন শীৰ্ষক এক বিশেষ সতৰ্কবাৰ্তা জাৰি কৰিছে। এই সন্দৰ্ভত অধিক শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: শ্ৰম কল্যাণ বিভাগৰ ফালৰ পৰা প্ৰকাশিত এই বাৰ্তাত উল্লেখ কৰা হৈছে যে শিশু পাচাৰ বৰ্তমান বিশ্বৰ অন্যতম ভয়ংকৰ সংগঠিত অপৰাধ, যিয়ে অসহায় আৰু দুৰ্বল শিশুসকলক লক্ষ্য কৰি তেওঁলোকৰ শৈশৱ কাঢ়িয়াই নিয়ে আৰু জীৱনজুৰি মানসিক আৰু শাৰীৰিক যন্ত্ৰণাৰ সৃষ্টি কৰে। বিভাগৰ মতে পাচাৰকাৰী চক্ৰই শিক্ষা, উন্নত চাকৰি বা বিবাহৰ প্ৰলোভন দেখুৱাই শিশু আৰু তেওঁলোকৰ পৰিয়ালক ফান্দত পেলায়। বিশেষকৈ দৰিদ্ৰ, অশিক্ষা আৰু অসহায় পৰিস্থিতিৰ সুযোগ লৈ উজ্জ্বল ভৱিষ্যতৰে মিছা সপোন দেখুওৱা হয়। শিশু প্ৰচাৰৰ কোনো সন্দেহজনক ঘটনা চকুত পৰিলে ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ অথবা টল ফ্ৰী নাম্বাৰ 1098ত ফোন কৰিবলৈ শ্ৰীভূমি শ্ৰম আধিকাৰিক কাৰ্যালয়ে ৰাইজক অনুৰোধ জনাইছে।
1: শ্ৰীভূমি জিলাৰ ৰেহৰূপ আজিলৈ ইমানে। কাইলৈ পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।
2: শ্ৰীভূমি জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল শ্ৰীভূমিৰ পৰা আমাৰ সংবাদদাতা জাকাৰিয়া ৰহমান।
3: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছো আধুনিক গীত। অনুষ্ঠানৰ আৰম্ভণিতে শুনক নিৰ্মল প্ৰভা বৰদলৈৰ গীতৰ কথাৰে মুন্মী বৰাৰ কণ্ঠৰ এই গীতটি।

বীৰেন্দ্ৰনাথ দত্তৰ গীতৰ কথাৰে, বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠৰ গীতেৰে অনুষ্ঠানৰ শেষৰ গীতটি শুনিলে। গীতৰ কথা আছিল লক্ষ্যহীৰা দাসৰ।

এফ এম এনৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ ফোন নম্বৰ 9435053214। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। শ্ৰোতাসকলে, আমাৰ কেন্দ্ৰৰ সাতসৰি অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰিব। তাৰ বাবে শ্ৰোতাসকলে আমাৰ

পেজলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে। ২৭ মে বুধবাৰৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠানত শ্ৰোতাই শুনিবলৈ পাব ৰহা কামগাঁও অঞ্চলৰ লোকসকলৰ সৈতে হোৱা কথা বতৰা। অনুষ্ঠান প্ৰচাৰৰ সময় ৮:০২

9:40 শ্ৰোতাই শুনিবলৈ পাব আপোনালোকৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি। 10:00 ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠান শুনিবলৈ পাব। 4:30 শুনিবলৈ পাব যুৱ তৰংগ। আমৈ অনুষ্ঠানটি শুনিবলৈ পাব 5:25। কৃষক বাণী অনুষ্ঠানটি শুনিবলৈ পাব আজি সন্ধিয়া 6:10। দুলাল দাসৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিবলৈ পাব সন্ধিয়া 7:20। 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী। 8:02 আমাৰ স্বাস্থ্য শুনিবলৈ পাব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতাই ইউ শ্ৰীনিবাসৰ মেণ্ডলিন বাজন। 12:00 ৰাজগুৰুৰ কণ্ঠৰ খেয়াল আৰু অনুষ্ঠানৰ শেষত ডি ভি পলস্কাৰৰ কণ্ঠৰ শাস্ত্ৰীয় সংগীত শুনিবলৈ পাব।

অনুষ্ঠানৰ আৰম্ভণিতে শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। গীতটিৰ বাবে অনুৰোধ কৰিছে চৰাইদেউৰ সৰুপথাৰৰ পতা পৰা নিতু দেৱে। আহকচোন আপোনাৰ অনুৰোধৰ গীতটি শুনক।

অনুষ্ঠানত এবাৰিয়া জুবিন গাৰ্গ গীতটিৰ বাবে অনুৰোধ কৰিছে মৰিগাঁও শিমলুগুৰিৰ পৰা ৰাজদীপ দাস, মিনতি দাস, দীপালী দাস আৰু ৰিয়ান দাসে। আহকচোন আপোনালোকৰ অনুৰোধৰ গীতটি শুনো।

অনুষ্ঠানত সেয়া আছিল বিজয় বিশ্বাস। গীতটিৰ বাবে অনুৰোধ কৰিছিল নগাঁৱৰ পৰা কণিকা বিশ্বাসে। বকুৰ পৰা সুদৰ্শন বড়োৰ অনুৰোধত এইবাৰ আপোনালোকলৈ আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

হাতখৰি শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী নগাঁও, এতিয়া আগবঢ়াইছো ৰাইজৰ পদূলিত আকাশবাণী।

শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত মৰিগাঁও জিলাৰ দুৱনি মধ্য ইংৰাজী বিদ্যালয়ৰ শৈক্ষিক দিশ সম্পৰ্কে বিদ্যালয়ৰ শিক্ষকৰ সৈতে হোৱা কথা বতৰা আৰু লগতে এই বিদ্যালয়ত সংলগ্ন হৈ থকা অংগনবাড়ী কেন্দ্ৰৰ বিষয়ে এটি কথোপকথন প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। আহক এতিয়া আমি অনুষ্ঠানৰ মাজলৈ যাওঁ। শ্ৰোতাসকল, ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানৰ বাবে আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা ওলাই আহিছোঁ মৰিগাঁও জিলালৈ আৰু

0: মৰিগাঁও জিলাৰ যিটো গেৰুৱাৰ পথ, এই পথেদি আগবাঢ়ি যাওঁতে আমি এখন বিদ্যালয় পাইছোঁ আৰু এই বিদ্যালয়ৰ শিক্ষকক পাইছোঁ, বিদ্যালয়ৰ প্ৰধানক পাইছোঁ আৰু দুজনমান শিক্ষকক আমি ইয়াত পাইছোঁ। আমি বিদ্যালয়খনৰ প্ৰসংগত আজি কিছু কথা পাতিম। ইয়াৰ শৈক্ষিক দিশ কেনেকুৱা বা ইয়াতে পঢ়াৰ কাৰণে আগবঢ়া, এই সকলোখিনি কথা পাতিম। আমি চিনাকি হওঁ বাইদেউ, আপোনাৰ নামটো?
1: মহেশ্বৰী মেধি।
0: মহেশ্বৰী মেধি। আৰু এজন আছে, আপোনাৰ নামটো?
2: নমস্কাৰ, মোৰ নাম শ্ৰী বাবুল ডেকা।
0: বাবুল ডেকা। আপোনাৰ?
3: হয় নমস্কাৰ, মোৰ নাম শ্ৰী নিখিল কুমাৰ সৰকাৰ।
0: হয়, আপোনালোক তিনিওগৰাকী শিক্ষাদানৰ লগত জড়িত আৰু বাইদেউ হৈছে বিদ্যালয়ৰ প্ৰধান। মই প্ৰধানকে প্ৰথমে সুধিব খুজিছোঁ, কিমান এটা অঞ্চলৰ ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ত পঢ়িবলৈ আহে?
1: আমাৰ প্ৰায় 500খন।
0: কি কি গাঁও আহে?
1: দূৰণি, উত্তৰ দূৰণি, দক্ষিণ দূৰণি, পাটকুমৈ, চেপাপাৰ,
0: হয়
1: সৰু দূৰণি, এনেকৈ
0: কৰি। আৰু ইয়াৰ পৰা আমি য'ত এতিয়া কথা পাতি আছোঁ, ইয়াৰ পৰা মৰিগাঁও চহৰলৈ কিমান দূৰ?
1: ইয়াৰ পৰা প্ৰায় 8 কিলোমিটাৰমান হয়।
0: 8 কিলোমিটাৰমান হয়। ইয়াৰ শৈক্ষিক দিশ কেনেকুৱা, কিমান আগবঢ়া ল'ৰা ছোৱালীখিনি পঢ়া শুনাৰ ক্ষেত্ৰত, কিমান তেওঁলোক আগবাঢ়ে?
1: আমি একেৰাহে 3 বাৰকৈ মানে 22, 23, 24 হেৰি গুণোৎসৱত A+ পাবলৈ সক্ষম হৈছোঁ বাৰু।
0: হয়,
1: শৈক্ষিক দিশটো ভালেই বাৰু।
0: হয়, ইয়াতে কিমান আছে ছাত্ৰ ছাত্ৰী?
1: এইবাৰ 150জন আছে,
0: Class 1
1: পৰা এইটোলৈকে আছে।
0: হয়, আৰু আমাৰ যিজন কাষত আৰু এজন শিক্ষক আছে বাবুল ডেকাক মই সুধিব খুজিছোঁ, আপুনি কি পঢ়ায় ছাত্ৰ ছাত্ৰীক?
2: মই 3য় মানৰ গণিত আৰু অসমীয়া পঢ়াওঁ আৰু 4থ মানৰ অসমীয়া পঢ়াওঁ।
0: তেখেত তেওঁলোকক পাঠদান কৰে, তেওঁলোকে কিমান বুজি পায় বা পিছদিনাখন কিমানখিনি পঢ়াত আগভাগ দেখুৱায়?
2: হয়, যিখিনি ল'ৰা ছোৱালীয়ে নিয়মীয়াকৈ বিদ্যালয়লৈ আহে, প্ৰায়খিনি ল'ৰা ছোৱালী নিয়মীয়াকৈ আহে আৰু সেইখিনি ল'ৰা ছোৱালীয়ে মানে আমি অংগী ভংগী বা কিবা কাহিনী এইবিলাকৰ জৰিয়তে শিকাওঁ আৰু তেওঁলোকে খুব কম সময়তে পাঠদানৰ বিষয়বস্তুটো আয়ত্ব কৰি ল'ব পাৰে।
0: হয় হয়। নিখিল কুমাৰ সৰকাৰদেৱ, আপুনি কি পঢ়ায়?
3: মই সমাজ বিজ্ঞান পঢ়াওঁ, অসমীয়া পঢ়াওঁ আৰু ইংৰাজী ইংলিছো পঢ়াওঁ।
0: হয়, আৰু তেওঁলোকক আপোনালোকে কেতিয়াবা ভ্ৰমণৰ কাৰণে কি কৰে, বিদ্যালয়ৰ পৰা কেতিয়াবা উলিয়াই লৈ যাব লাগে, চিনাক্তকৰণ কৰিব লাগে, কি কৰে?
3: চিনাক্তকৰণ ধৰক এনে বছৰত এবাৰকৈ আমি গুৱাহাটী লৈ যাওঁ ল'ৰা ছোৱালীক, গোটেই ল'ৰা ছোৱালী গোটেই মানে নহয়, অকল 8ৰখিনিক লৈ পেলাই যাওঁ গুৱাহাটী। গুৱাহাটী গৈ পেলাই ছায়েন্স মিউজিয়াম, তাৰপিছত চিৰিয়াখানা, তেনেকৈ কৰি সেইখিনি আমি ভিজিট কৰাই লৈ আনো আৰু গোটেইখিনি তেওঁলোকৰ বিষয়ে তাত জ্ঞান দিয়া হয়। আৰু তাৰ বাদে ধৰক এনে ক্ষেত্ৰ ভ্ৰমণ বুলি এটা হেৰি আছে, তো আমি ইয়াতে ওচৰে পাঁজৰে গৈ পেলাই পৰিৱেশৰ ওপৰত, চৰাই চিৰিকটিৰ ওপৰত, তেনেকৈ আমি সিহঁতক মানে তেওঁলোকক জ্ঞান দিয়া হয়।
0: যিখিনি আপুনি পাঠদান কৰে তেওঁলোকে কিমান আগ্ৰহেৰে আপোনালোকক প্ৰশ্ন কৰে বা অগ্ৰগতি কেনেকুৱা?
3: ন, অগ্ৰগতি ভাল, ল'ৰা ছোৱালীখিনি ধৰক নিয়মীয়াভাৱে আহে আৰু আমি বুজোৱাখিনি ধুনীয়াকৈ বুজিও পায়। মানে 2 এজন হয়তো ধৰক নাহাকৈ আছে বাৰু, সেইটো হয় থাকিবই, কিন্তু তথাপি যিখিনি আহি আছে 80%, 90% ধুনীয়াকৈ বুজি পাইছে।
0: মই আপোনাক সুধিব খুজিছোঁ, আপুনি যেতিয়া পঢ়ায় ছাত্ৰ ছাত্ৰীক পঢ়ায়, শিক্ষণ সঁজুলি কি ব্যৱহাৰ কৰে আপুনি?
2: শিক্ষণ সঁজুলি আমি আমাৰ FLNৰ কিছুমান চৰকাৰে কিছুমান বস্তু দিছে, TLMৰ বস্তু আছে, সেইবিলাক আমাৰ এনে মণিমালা আছে, কিবা এপাগছ আছে, এনেকুৱা কিবাকিনি বস্তু আছে, সেইখিনি সঁজুলিৰ জৰিয়তে আমি শৈক্ষিক পৰিৱেশত ল'ৰা ছোৱালীখিনিক লগত লৈ সেইখিনি শিকাই যাওঁ আৰু সেইখিনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে তৎকালীনভাৱে শিকিবলৈ বা বুজিবলৈ সক্ষম হয়।
0: হয়, বিদ্যালয়ৰ আশে পাশে যেতিয়া কেতিয়াবা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, বিহু হয়, তেনেকুৱা ক্ষেত্ৰত বহু ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সেই কেইদিনমান বিদ্যালয়মুখী নহয়, তেনেকুৱা ক্ষেত্ৰত কি কৰে আপোনালোকে?
2: তেনেকুৱা ক্ষেত্ৰত আমাৰ কিছু অলপ বাধা আহে, বাধা আহিলেও আমি ঘৰে ঘৰে কৰি ল'ৰা ছোৱালীখিনি আনি স্কুললৈ অনা আমি ব্যৱস্থা কৰোঁ আৰু এই ক্ষেত্ৰত আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ বিশেষভাৱে আমাক
0: পৰামৰ্শ
2: আগবঢ়ায় আৰু আনিবলৈও আমাক মানে পঠায়।
0: হয়, তেওঁলোকৰ ফোন নাম্বাৰ থাকে আজিকালি, তেতিয়া কেতিয়াবা ফোন কৰা হয় নেকি যে আপোনাৰ সন্তানটো আজি স্কুললৈ অহা নাই, ঘৰত ভালকৈ হোমৱৰ্ক কৰা নাই, এনেকুৱা ক্ষেত্ৰত কি কৰে?
3: হয়, মানে আমাৰ এডমিশ্যনৰ সময়তে ধৰক এখন ফৰ্ম ফিল আপ কৰিব লাগে যে তাতে গোটেই ফোন নম্বৰটো লোৱা হয়, গাৰ্জেনৰ ফোন নম্বৰ লোৱা হয়, আৰু যিখিনি ল'ৰা ছোৱালী ধৰক এবচেণ্ট হয় বা হেৰি নাহে, তো আমি আমাৰ বাইদেৱে ফোন কৰে, ফোন কৰি পেলাই যোগাযোগ কৰি পেলাই তেওঁলোকক মানে নিয়মীয়া কৰিবলৈ মানে হেৰি কৰে।
0: হয়, শ্ৰোতাসকল, আপোনালোকে নিশ্চয় কথাখিনি গম পালে যে যেতিয়া গাঁৱত কিবা এটা অনুষ্ঠান হয়, আজিও আমি দেখিছোঁ হয় বিদ্যালয়ৰ কাষতে এটা বিহু অনুষ্ঠান হৈছে, গতিকে আজি বিদ্যালয়ত ছাত্ৰ ছাত্ৰী পৰিমাণটো কম। এই সমস্যাটো কিন্তু বিভিন্ন জিলাৰ বিভিন্ন বিদ্যালয়ত, এই চৰকাৰী বিদ্যালয়ত এই সমস্যাটো আছে। আমি ভাবোঁ আমাৰ বিদ্যালয়ৰ এই সমস্যা দূৰ কৰিবৰ

0: মানে গাঁৱৰ নেতৃস্থানীয় ব্যক্তিয়ে এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব। এই ক্ষেত্ৰত মই প্ৰধান শিক্ষয়িত্ৰীৰ কাষলৈ আহিছোঁ যে আজিও আমি দেখিছোঁ যে আপুনি নিজেই কৈছিলে আৰম্ভণিতে যে ছাত্ৰ ছাত্ৰী ইতিমধ্যে ঘৰমুৱা হ'ল, এই সমস্যাটোৱে কেনেকুৱা বাধাৰ সৃষ্টি কৰে?
1: আচলতে এইটো মানে সম্পূৰ্ণ গাৰ্জেনখিনিৰ ওপৰতো আছে মানে দায়িত্ব। আমি তেওঁলোকক এই মাহেকীয়া যি গাৰ্জেন সভা পাতোঁ তাতে তেওঁলোকক মাতি পেলাই কথাখিনি অৱগত কৰোঁ, যাতে উৎসৱ পাৰ্বণ হ'লেও ল'ৰা ছোৱালীখিনি যাতে স্কুললৈ আহি তাৰপিছত লাগে উৎসৱ পাৰ্বণত যোগদান কৰক।
0: হয়, আজি শনিবাৰ, সোনকালে 12টাতে চাগে নিশ্চয় ছুটি হয়, গতিকে তাৰপিছতো উৎসৱলৈ গ'লে
1: যাবলৈ পাৰিব নহয়। সেইটো আমি মানে গাৰ্জেণ্টৰ লগত আলোচনা কৰোঁ সেই বিষয়ে।
0: হয়, কেতিয়াবা আপোনাক সুধিছোঁ, কেতিয়াবা ছাত্ৰ ছাত্ৰীক কোৱা হয় নেকি যে তহঁত বিহু কেতিয়াবাই পাৰ হ'ল, তহঁতে এইকেইদিন স্কুললৈ অহা নাই, কিয় অহা নাই, কেতিয়াবা তেওঁলোকক জবাবদিহি কৰে নেকি ছাত্ৰ ছাত্ৰীক?
2: তেনেকৈ আমি সোধোঁ আৰু সুধিলে তেওঁলোকে কয় যে আমি যিহেতু শৈক্ষিক দিশৰ লগত আমাৰ নৃত্য গীত খেলা ধূলাৰ প্ৰয়োজন আছে, গতিকে সেইখিনিও আমি কেতিয়াবা তাত সতি হওঁ বা আমি শিকিবলৈ আগ্ৰহ কৰোঁ। এতিয়া ধৰক কেতিয়াবা আজি এনেকুৱা কিছুমান আছে সাংস্কৃতিক প্ৰগ্ৰাম আছে, সেই সাংস্কৃতিক প্ৰগ্ৰামবিলাকত তেওঁলোকে অংশগ্ৰহণ কৰে, গতিকে যিহেতু চৰকাৰে আজি প্ৰতি মানে সপ্তাহত শনিবাৰ চৰাটো পাতে, তাতে কিছুমান সংস্কৃতি কিবাকিনি খেলা ধূলা কিবাকিনি পাতে, গতিকে সেইটো আদৰ্শৰে ল'ৰা ছোৱালীবিলাকেও গাঁৱৰ অনুষ্ঠানবিলাকত সহযোগ কৰিবৰ কাৰণে চিন্তা কৰে। তাৰ কাৰণে তেওঁলোকক আমি সুধিলেও তেওঁলোকৰ জবাবত আমিও মানে বন্ধ হৈ যাব লগা হয়।
0: হয় বাইদেউ, মই সুধিব খুজিছোঁ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কথা কওকচোন, ইয়াৰ খোৱা পানী, দুপৰীয়াৰ আহাৰ, বিজুলীৰ ব্যৱস্থা অকণমান কওক।
1: আমাৰ খোৱা পানীৰ ব্যৱস্থাটো একুৱাগাৰ্ড আছে, 1000 লিটাৰ পানীটো আমি তাত ব্যৱস্থা কৰোঁ, আৰু টয়লেটত 2টাতে 500 লিটাৰ মানে মটৰৰ দ্বাৰাই পানীটো উঠাই থওঁ, পানীটোৰ কাৰণে আমাৰ অসুবিধা নাই বাৰু। আৰু বিজুলী গোটেই ৰুমে ৰুমে আছে ব্যৱস্থাটো, ফেনো আছে, আমাৰ 28খন ফেন চলে, গতিকে সেইটো ফালৰ
0: পৰা
1: দুপৰীয়া আহাৰ আমাৰ মধ্যাহ্ন ভোজনটো ভাতেই হয়, মঙলবাৰ আৰু শনিবাৰে হেৰি খিচিৰি হয়, বুধবাৰে কণী ভাত থাকে আৰু সেইটো।
0: আৰু খেলাৰ ক্ষেত্ৰত কেনেকুৱা আপোনাৰ? আমি দেখিছোঁ আপোনালোকৰ বিদ্যালয়খন এটা যথেষ্ট পৰিৱেশটো ভিতৰতে সৰুকৈ হ'লেও খেল পাতিব পাৰে।
1: হয় হয়, আমি খেল ধেমালি ডিচেম্বৰ মাহত পাতোৱে বাৰু বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা। ইয়াৰ বাহিৰেও আমাৰ মানে 5 বিঘা মাটি গাঁৱৰ মূৰত আছে, ফিল্ড এখন আছে, তাতো আমি বল খেলটো তাত পাতোঁ, বাকী আমি ইনড'ৰ গেমখিনি ইয়াতে পাতোঁ, আউটডোৰ গেমখিনি আমি তাতে পাতি পেলাই আমি বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাটো পাতোঁ। আৰু তাৰ বাদেও ডেইলি ল'ৰা ছোৱালী এইখিনি খেলা ধূলা কৰে বাৰু, বেডমিণ্টন খেলে।
0: হয় হয়, খেলা ধূলা কৰি মই আপোনাৰ কাষলৈ আহিছোঁ, নামটো একেবাৰে কৈ দিয়কচোন।
2: শ্ৰী বাবুল ডেকা।
0: মই বাবুল ডেকা সুধিব খুজিছোঁ, এই বিদ্যালয়ৰ যি শৈক্ষিক পৰিৱেশ, খেলা ধূলা, এই সকলোখিনি মিলাই কেতিয়াবা সভা পাতিবলগীয়া হয়, আপোনালোকে কিমান দিনৰ মূৰে মূৰে গাৰ্জেণ্টৰ মানে অভিভাৱক সভা পাতে, কি বুজায় তাত?
2: আমি তাত ল'ৰা ছোৱালীবিলাকক আমি মাহে এমাহৰ মূৰে মূৰে পাতোঁ। কেতিয়াবা আমাৰ এনেকুৱা হয় কোনোবা মানে গুণোৎসৱৰ মানে আগন্তুক সময়খিনিত আমি আগতীয়াকৈ কিছু মানে 15 দিনৰ বা তেনেকুৱাকৈ 20 দিনৰ অন্তৰেতো আমি সভা পাতিব লাগে। এইটো কাৰণে ল'ৰা ছোৱালীবিলাক যাতে স্কুলত যায় নিয়মীয়া হয় আৰু ল'ৰা ছোৱালীবিলাকে শিক্ষাৰ প্ৰতি যাতে কোনো হেৰি নহয়, আগবাঢ়ে, তাৰ কাৰণে আমি তেনেকুৱা গাৰ্জেনসকলৰ লগত মানে গাৰ্জেনসকল কনচিয়াছ হ'বৰ কাৰণে আমি তেওঁলোকৰ লগত আলোচনা কৰোঁ।
0: হয় হয়, আৰু অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে গাঁও প্ৰধান অঞ্চল, গতিকে ইয়াত বেছিভাগ অভিভাৱকেই এই কৃষিকৰ্মৰ লগত জড়িত বা কাম কৰিবলৈ ওলাই যায়, গতিকে সন্তানক বিদ্যালয়ত থৈ যায়। এই বিদ্যালয়ত থোৱাৰ সময়ত আপোনালোকে পিতৃ মাতৃৰ দৰে তেওঁলোকক জ্ঞান দিবলগীয়া হয়, শিক্ষা দিবলগীয়া হয়, তাৰ উপৰিও তেওঁলোকে যাতে পঢ়াখিনি আগবঢ়াই নিব পাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে। মই শেষত আপোনালোকৰ বিদ্যালয়ৰ এজন শিক্ষকক সুধিব বিচাৰিছোঁ, স্বাস্থ্য পৰীক্ষাৰ কাৰণে কি কৰে ছাত্ৰ ছাত্ৰীৰ?
3: স্বাস্থ্য পৰীক্ষা বুলি ক'লে ধৰক চৰকাৰৰ ফালৰ পৰা কিন্তু আমাৰ ইয়াত মেডিকেল টীম আহে আৰু তেওঁলোকে আহি পেলাই গোটেই মানে পৰীক্ষা নিৰীক্ষা কৰে, তেওঁলোকে চাই কাৰ কি আছে সেই হিচাপে লিষ্টেড কৰিব লাগে, আৰু কাৰোবাৰ ধৰক চকুৰ প্ৰব্লেম আছে সেইখিনি বেলেগকৈ লিষ্টেড কৰোঁ। তাৰপিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা মানে তাৰিখ নিৰ্ধাৰণ কৰা হয়, অমুক দিনাখন বোলে অমুকত যাব লাগিব, সেইখিনি লৈ পেলাই তেনেকৈ কৰি পৰৱৰ্তী ষ্টেপৰ কাৰণে মানে লৈ যোৱা হয়।
0: ইয়াতে শাৰীৰিকভাৱে অক্ষম, কম দেখা বা হাত ভৰি নথকা তেনেকুৱা ছাত্ৰ ছাত্ৰী আছে নেকি?
3: মানে চকুর মানে দৃষ্টিশক্তির হেৰি থাকা আছে, কিন্তু শারীরিকভাবে অক্ষম তেনেকে নাই নেকি? আমার ইয়াত নাই, আমার ইয়াত নাই।
0: গতিকে আৰু সরকারে এতিয়া এইটো ব্যবস্থাও কৰিছে যাতে কোনো শারীরিকভাবে অক্ষম ছাত্র ছাত্রীও ঘর ইনে থাকিব নোৱাৰিব, বিদ্যালয় মুখী হব লাগিব। তেনেকুৱা ছাত্র অভিভাৱকক কেতিয়াবা আপুনি বুজাইছে নেকি, কৈছে নেকি?
1: তেনেকুৱা অৱশ্যে আমাৰ এতিয়ালৈকে তেনেকুৱা ল'ৰা ছোৱালী পোৱা নাই, সেইকাৰণে সেইটো বিষয়ত ধৰক আমি বেছি লাগি যুঁজি থাকিব লগা হোৱা নাই বাৰু।
0: তথাপিতো আমি প্ৰচাৰটো চলাব লাগিব,
1: চলাব লাগিব
0: যে ঘৰত আপোনাৰ শাৰীৰিকভাৱে অক্ষম ছাত্ৰ ছাত্ৰীক ৰখাই নথব,
1: নথব। 14 বছৰ বয়সলৈকে মানে প্ৰাথমিক শিক্ষাখিনিতো পাব লাগে, সেইটো আমি সকলো মানে মাহেকীয়া সভাত অৱগত কৰোৱা হয় গাৰ্জেনসকলক।
0: আৰু ধন্যবাদ আপোনালোক তিনিগৰাকীলৈ। আমি আজি দূৰণি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান আৰু দুজন শিক্ষকৰ লগত আমি কথা পাতিলোঁ। আমি ভাবোঁ এই কথাৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱকেও বহু কথা জানিব পাৰিব। আৰু কথা বতৰা সামৰিছোঁ, তিনিওলৈকে ধন্যবাদ।

নমস্কাৰ, মোৰ নাম অনুপ কুমাৰ বৰঠাকুৰ। মই হোজাইৰ স্থায়ী বাসিন্দা। আকাশবাণীয়ে 90 বছৰত ভৰি দিয়া বুলি শুনি পেলাই মই অতি সুখী হৈছোঁ। সৰুকালৰ পৰাই আকাশবাণীৰ অনুষ্ঠানসমূহ শুনাৰ বৰ আগ্ৰহী হৈ আছিলোঁ আৰু আজিলৈকে মই আকাশবাণী অনুষ্ঠান নিয়মীয়াকৈ শুনো। আকাশবাণী নগাঁওৰ কেন্দ্ৰৰ জৰিয়তে নগাঁও, মৰিগাঁও, হোজাই এই জিলা সামগ্ৰী যিবিলাক অনুষ্ঠান পৰিৱেশন কৰি আছে সেইবিলাক অনুষ্ঠান মই বৰ আগ্ৰহেৰে শুনো, বৰ ভাল লাগে। বিশেষকৈ চহৰীয়া অঞ্চলতকৈ গ্ৰামীণ অঞ্চলৰ সকলো দিশ সামৰি তেওঁলোকে একোটা একোটা একোটা সুন্দৰ অনুষ্ঠান আগবঢ়াই আহে। কৃষকসকলৰ অনুষ্ঠান, সৰু সৰু ল'ৰা ছোৱালীৰ অনুষ্ঠান, যুৱক যুৱতীৰ অনুষ্ঠান, কথিকাৰ অনুষ্ঠান বৰ ভাল লাগে শুনি পেলাই। আৰু এজন শ্ৰোতা হিচাপে আকাশবাণীৰ 90 বছৰ এই সুদীৰ্ঘ পৰিক্ৰমা সফলতে পাৰ কৰাৰ হেতু আকাশবাণীৰ সমূহ কৰ্মকৰ্তা, শিল্পী সকলোলৈকে, কলা কুশলী সকলোলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।

0: এইবাৰ আমি এই বিদ্যালয়ত সংলগ্ন হৈ থকা অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈছো। ইয়াতে আমি তিনিগৰাকীকৈ কৰ্মী হিচাপে জড়িত হৈ থকা আমি মহিলাক লগ পাইছো।
1: নমস্কাৰ, মোৰ নাম শ্ৰী ললিতা দেৱী। মোৰ কেন্দ্ৰ নাম 211 নং উত্তৰণী আদৰ্শ অংগনবাড়ী কেন্দ্ৰ।
2: নমস্কাৰ, মোৰ নাম দীপালী দেৱী। মোৰ 206 নং পাটকুমৈ অংগনবাড়ী কেন্দ্ৰ।
3: নমস্কাৰ, মোৰ নাম শ্ৰীমতী জিনুপ্ৰভা দেৱী। 102 নং দুৱনী অংগনবাড়ী কেন্দ্ৰ কৰ্মী।
0: বাইদেউ, মই আপোনাক সুধিব বিচাৰিছো, আপোনাৰ কেন্দ্ৰটিত কিমান শিশু আছে, কিমান সময়ত ৰাতিপুৱা আহে, এবাৰ পচন পখৰা কি কৰিলে, অকণমান আমাৰ ৰাইজক কওকচোন।
3: হয়, মোৰ বৰ্তমান শিশু 10 জন আছে, এবাৰ 3 জন ওলাই গৈছে। পচন পখৰাত আমি কৰিলোঁ অন্নপ্ৰাশনো পাতিলোঁ, আৰু তাৰপিছতে এই স্বাস্থ্য সম্পৰ্কীয় কথা পাতিলোঁ, তাৰপিছত আৰু গৰ্ভৱতী মহিলাৰ আমি মানে পঞ্চামৃত্যু কৰি দিলোঁ।
0: হয়, আৰু কিমান মহিলা ইয়াতে সংযোগ হৈছিল যেতিয়া অনুষ্ঠান কৰিছিলে?
3: তেতিয়া প্ৰায় 20 গৰাকী মহিলা আছিলে আমাৰ।
0: হয়, আৰু এইটো লক্ষ্যটো কি আছিল তেওঁলোকক যে পঞ্চামৃত কৰিবলগীয়া হৈছে, এই লক্ষ্যটো কি আছিলে?
3: তেওঁলোকক আমি সুস্বাস্থ্য হেৰি দিয়াটোৱে আমাৰ দায়িত্ব আৰু কৰ্তব্য।
0: গৰ্ভাৱস্থাত
3: কেনে আহাৰ খাব লাগে আৰু শিশুসকলক কেনে আহাৰ খুৱাব লাগে সেইবিলাককে কোৱা হৈছিলে।
0: আৰু আৰু এগৰাকী আছে, যিহেতু আপুনিও বাইদেউ কওকচোন, আপুনি কেনেকে কামখিনি আগবঢ়ালে?
3: আমিও তেনেকে ঘৰে ঘৰে গৈ মানে মহিলাখিনিক মাতোঁ, গৰ্ভৱতী মহিলাক মাতোঁ, প্ৰসূতিক মাতোঁ, আৰু যেতিয়া গৰ্ভত এটা শিশু থিতাপি হয় তেওঁলোকক আমি খাদ্য কেনেকে খাব লাগিব, কোন টাইমত কি কৰিব লাগিব, আৰু এটা স্বাস্থ্যৱান শিশু পাবলৈ হলে আমি কিখিনি যত্ন ল'ব লাগিব তাৰ ওপৰত আমি গৰ্ভৱতী মহিলাগৰাকীক আমি ইয়ালৈ মাতি আনি কওঁ। ঘৰলৈ গৈও আমি তেওঁলোকক কথাখিনি বুজাই দিওঁ, আৰু ঘৰৰ অকল গৰ্ভৱতীগৰাকীক ক'লেও নহ'ব, ঘৰৰ সকলো সদস্যকে আমি বুজাই দিব লাগিব যে গৰ্ভৱতীগৰাকীয়ে নিজে যত্ন ল'লেও নহ'ব, ঘৰখনৰ প্ৰতিজন সদস্য

0: তেওঁক সহায় কৰিব লাগিব আৰু তেওঁক লক্ষ্য কৰি ৰাখিব লাগিব। আৰু শিশু জন্ম হোৱাৰ পিছত শিশুটিক জন্মৰ পৰা কেনেকৈ খোৱাব লাগে, কেইমাহত কি খোৱাব লাগিব, কি কৰিব লাগিব, আমাৰ বয়স অনুসাৰে বৃদ্ধি হ'ব লাগিব, খোৱা বোৱা যত্ন ল'ব লাগিব, প্ৰতিষেধক দিব লাগিব, এইবিলাক কৈ আমি বুজাই দিওঁ। আমাৰ ঘৰে ঘৰে গৈ আমি বুজাই দিব লাগিব
1: আৰু যাতে আমাৰ শিশুৰ খাদ্যৰ তালিকাখন তিৰংগা পতাকাৰ দৰে হয়, সেইটো এটা কথা নহয় জানো, যাতে কালাৰফুল হয়, খাবলৈ বিচাৰে,
2: সেউজীয়া হালধীয়া বগা গোটেইকেইটা খাদ্য যাতে পাই যায় এসাজত, সেইটো কথা, দিনটোত আৰু গোটেইকেইটা খাদ্য পাব লাগে।
1: হয়, আৰু যাতে আমি কেতিয়াবা কি কৰো, দালিৰে ভাত কেইটামান খাই থৈ দিওঁ, সেইটো আচলতে নহয়,
2: শাক শাক অকণমান লাগিব, তাৰ লগত হালধীয়া গাজৰ বা ৰঙালাও কিবা এটা দিব লাগিব, বা ফল মূল হলেও আমি কমলা চমলা কিবা এটা দিব লাগিব তাৰ লগত যোগ, বা অমিতা পকা অমিতাটো হলেও দিব লাগিব আমি।
1: আৰু সেইখিনি গুৰি ধৰিছিল আপোনালোকে,
2: হয়,
1: যাতে মানুহক বুজাই দিব পৰা যায় নহয় জানো। আৰু আমি ইয়াৰ পৰাই ক'ব খোজো যে বহুতে নিজৰ সন্তানক যাতে যেন তেনে ভাত কেইটামান খুৱাই থোৱাতকৈ দিনটোত সঘনে যদি কোনোবাবাৰ শাক পাচলি দিয়ে, তাৰ মাজতে যদি অকণ মাংস
3: মাছ
1: বাইৰে কচু
3: আপুনি
1: কেনেকে কৰিলে কামখিনি বাইদেউ?
3: আমি মই একেলগে কৰিছো, আমি একেলগে কামখিনি কৰিছো, পোষণ পকোৱাটো পাতিছো, তেনেকে গোটেইখিনি লগ লাগি মানুহখিনিক সজাগতা কৰিছো, গোটেই গাঁৱৰ মানুহখিনিক বুজাইছো, মাতিছো যেনেকে আহিব, আহি আমাৰ লগত সহযোগ কৰিব। আমি বিভিন্ন খাদ্য বনাইছো, ঢেকীয়া
1: উদাহৰণ হিচাপে
3: দেখুৱাইছো, আমিতো ধৰি লওক আমি ঢেকীয়া, মানিমুনি, কলডিল, কচু এইবোৰ আনি পেলাই আমি মানুহক দেখুৱাইছো কোনটো বস্তুৱে কি খালে কি উপকাৰ হয়, কি পায়, সেইবোৰ আমি বুজাই দিছো সকলো মানুহক।
1: আৰু আমি এইখিনিতে মই অকল কথাটো কিছু সলনি কৰি দিব খুজিছো, আমি যিটো ঘৰত থিয় হৈ আছো টিঙৰে চালি দিছে, কিন্তু শিশুৰ কাৰণে একেবাৰে উপযোগী নহয়, ইয়াৰ কাৰণটো কিমান কিয় এনেকে আছে আপোনাৰ ঘৰটি?
2: এই ঘৰটো তেওঁ ঠিকাদাৰ আণ্ডাৰত দিছিল যিসকলে কৰিছিল, কিন্তু ঠিকাদাৰে
1: ঘৰটো আধা হৈ আছে। কিমান চনতে বনাইছিল?
2: 25 চনৰ 20 মাৰ্চৰ দিনা ভাঙিছিল ঘৰটো, সেইদিনা অপেনিং আৰু। হয়
1: হয়, আৰু আমি ভাবো আমি যিটো ঘৰত থিয় হৈ আকাশবাণীৰ পৰা আহি কথা পাতিছো একেবাৰে ঘৰটো অনুপযোগী, ইয়াতে শিশুক ৰখাটোৱে অপৰাধ হ'ব।
2: আৰু ইয়াতে যিহেতু ঠাই আগৰ পৰাই দিয়া হৈছে, আমি এতিয়া ভেকচিন
1: গৰম হ'ব,
2: গৰম
1: হ'ব। আপোনাৰ যিখন গাঁও
0: 102 নং দুৱনি অংগনবাদী কেন্দ্ৰ,
1: দুৱনিত আমাৰ মহিলাসকল কিমান সজাগ, কিমান সচেতন বাৰু, তেওঁলোক কি কি কামৰ লগত বেছিকে জড়িত হৈ থাকে?
0: তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰতো, নাচ গানৰ ক্ষেত্ৰতো, সামাজিক ক্ষেত্ৰত সকলো দিশতে তেওঁলোকে জড়িত হৈ থাকে, আমাৰ লগতো তেওঁলোকে জড়িত হৈ থাকে, কৃষি
1: হয়
0: জীৱিকা
1: হয়, আৰু তেওঁলোকক মানে অকণমান আগভাগ কৰাটোৱে, আগুৱাই লৈ যোৱাটোৱে
0: আমাৰ
1: কৰ্তব্য। আৰু আপোনালোকৰ খাদ্যৰ তালিকা কওকচোন শিশুসকলক, ধৰক আজিৰ দিনটোত আপোনালোকে কি খোৱালে বা কেনে কি খুৱায় আপোনালোকে?
2: এতিয়া আগৰ ৰুটিন মতে আমাৰ আছিল কণী আছিলে, আজি এতিয়া বৰ্তমান আমাৰ খাদ্য কোনো চাপ্লাই নাই,
1: খাদ্য কিমান দিনৰ পৰা খাদ্য নাই
2: হৈছে মানে, আৰু তেনেকুৱা খাদ্যটো আজিকালি নাইকিয়া হৈছে। এতিয়া যিটো ডাল খিচিৰি দিয়ে আমাক শিশুৰে, কোনো শিশুৱে নালাগে, গাৰ্জেণ্টেও নিনিয়ে, নাখায়, কিবা চেণ্ট এটা আহে শিশুৱে নাখায় ডাল খিচিৰি। বৰ্তমান মই খাবলৈ অহাও নাই আমাৰ, আজি 1 মাহৰ বেছি হ'ল, 1 দিনৰ কাৰণে দিছিল, সেইটো শেষ হৈ গৈছে।
1: কিন্তু খাবলৈ, আৰু শিশুসকল এনেকুৱা খাবলৈ নেপালে তেওঁলোকে নাহে,
2: আহে আহে আহে আহে আহে কয়হে মানুহ সেইটো কথা খাবৰ কাৰণে জানো নহয়, কিন্তু আমাৰ আহে
1: আহে, এইটো খুবেই ভাল কথা। কিন্তু আহিলেও আপোনালোকৰ ইয়াতো এটা যে খাবলৈ দিব পৰা যায় ভাল বস্তু, খুব
2: আমি নিজাববীয়াকে আমি কেতিয়াবা প্ৰায় বিস্কুটটো নিজে কিনি আনি এখনকে হ'লেও তেওঁলোকৰ মনটো ভাল লাগে বুলি বিস্কুটটো দি দিওঁ। আৰু মই মোৰ কথা কৈছো, মই কেতিয়াবা কি কৰোঁ মানে, যদি খাদ্যটো বন্ধ হৈ যায় তেতিয়া তেওঁলোকক ঘৰৰ পৰা টিফিনটো লৈ আহিব দিওঁ, টিফিনতে 11:30 বজাত টিফিনটো নিজৰ টিফিন খাবলৈ দিওঁ। আৰু মোৰ মানে তাত কেন্দ্ৰত কল আছে, কলৰ দিনত কলটো দি দিওঁ সিহঁতক খাবলৈ,
1: তেনেকেও আপোনালোকে আগবঢ়াই
2: তেনেকে ৰাখি আছে।
1: হয়, অতিকে গুৰুত্বপূৰ্ণ অংগনবাড়ী কেন্দ্ৰৰ কথা যদিও কয়, যদি খাদ্য বস্তু উচিত মতে পায়, সকলো সুবিধা পায়, তেতিয়াহ'লে আমাৰ শিশুসকলক আগবঢ়াই নিব পাৰি পৰা যাব। টীকাকৰণৰ কি কৰিছে আপোনালোকে টীকাকৰণ?
0: আমাৰ প্ৰতি আমাৰ মানে মাহটোৰ 4টা বুধবাৰ পৰে, কেতিয়াবা 5টাও পৰে, মানে 1 নম্বৰ 2 তৃতীয় বুধবাৰটো মোৰ অংগনবাড়ী কেন্দ্ৰতে ভেকচিন হয়, ইয়াতে নাৰ্ছসকল আহে, আমি

0: অঙ্গনবাদীও থাকিব লাগে, আশা আহে, আমি আগদিনাখনে গৈ কোনে কোনে কি বেজি পাব সেইখিনি আমাৰ হিচাপ থাকে, আশাৰ লগত গৈ আমি যোনে যোনে বেজি পায় সেই সকলক মাতি আনো, গৰ্ভৱতীক মাতি আনো, তেওঁলোকে সময়মতে যাতে বেজিটো লৈ উপকৃত হয়।
1: আমি
2: বেছিদিন হোৱা নাই, একমাহ হোৱা নাই, আমি ইয়াত এখন মিটিং পাতিছো গ্ৰাম্য স্বাস্থ্য আৰু অনাময় সমিতিৰ হৈ, তেওঁলোকক জনাইছো বিশেষ এতিয়া ডেংগুৰ কাৰণে আৰু মেলেৰিয়া এইটোৰ কাৰণে আমি মিটিংখন পাতি দিছিলো, দলগতভাৱে আমি ইতিমধ্যে কৈছোৱে যাতে এইটো নহয়, আৰু প্ৰত্যেক গাৰ্জেণ্টকে কোৱা হৈছে, যিটো এতিয়া নিচাযুক্ত দ্ৰব্যটো বহুতেই হৈছে, বহুত চলিছে, প্ৰত্যেক গাৰ্জেণ্টকে কোৱা হৈছে নিজৰ নিজৰ ল'ৰা ছোৱালীক হয় হয় নিজে নিজে অকণমান চম্ভালত ভাল, আমি ক'লে নামানিব পাৰে, মোৰ টকাই মই খাইছোঁ আপোনাৰ কি হ'ল তেনেকৈ ক'ব পাৰে, কয় অকলশৰীয়া ক'লেতো বেছি কষ্ট হয়, দলগতভাৱে আমি এইটো প্ৰচাৰ চলাই দিছোঁ যাতে ইয়াৰ পৰা অপকাৰ কিমান হ'ব পাৰে, বৰ্তমান মানুহৰ এনেই বেমাৰ হেৰিটো বেছি
1: আজিকালি গাঁৱতো নিৰাময় কেন্দ্ৰ গঢ়ি নিচামুক্তি কেন্দ্ৰ গাঁৱতো গঢ়ি উঠিছে, অতিকৈ দুৰ্ভাগ্যজনক কথা।
2: হয় হয় হয়, আমি এখন সমিতিয়ে মানে হস্পিটেলৰ ফালৰ পৰা হেৰি কৰি দিয়া হৈছে, সমিতিখনে গাঁৱৰ মেম্বাৰ লৈ তেনেকে কোৱা হয় প্ৰচাৰ কাৰ্য চলোৱা হৈছে,
1: আৰু যক্ষ্মা বা লেপ্ৰচি কাৰণে সজাগ
2: হয় কোৱা হয়, সেইটো আমাৰ আশাই গৈ যিবিলাকে লেপ্ৰচি কৰিব তেওঁলোকক জনাই দিয়া হয়, লৈ যায় তেওঁৰ দ্বাৰাই লৈ যায় আৰু সেইটো লেপচিৰ কাৰণে, আৰু যক্ষ্মাৰ কাৰণে তেওঁৰ লগতে যোগাযোগ কৰা হয়, তেওঁ যক্ষ্মা যি ৰোগী ওলায়
1: তাৰপৰা আপোনাৰ কেন্দ্ৰটো কিন্তু তেনেকুৱা যক্ষ্মাৰ কিছুমান ইয়াত মাৰিব পাৰে বেনাৰ পোষ্টাৰ মাৰি থলে কি কি কাৰণত যক্ষ্মা হ'ব পাৰে, কি কি কাৰণত লেপচি হ'ব পাৰে, তেতিয়া মানুহৰ মাজত সজাগতা
2: আৰু বেছি
1: হয়। বাৰু ভাল লাগিলে তিনিগৰাকীকৈ অংগনবাড়ী কৰ্মীৰ লগত আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা কথা পাতিলোঁ, খুব ভাল লাগিল, আমি ভাবোঁ এই কথা আমাৰ শ্ৰোতাসকলে শুনি ভাল পাব আৰু এই কথাৰ পৰা তেওঁলোক সজাগ হ'ব আৰু তেওঁলোকৰ অঞ্চলতো এনেধৰণৰ প্ৰচাৰ কাৰ্যসূচী আমাৰ সচেতন শ্ৰোতাসকলেই চলাব পাৰিব, তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, তিনিওকে ধন্যবাদ,
2: বহুত বহুত ধন্যবাদ আপোনালোকলৈ।

0: ইমান পৰে ৰাইজৰ প্ৰতিনিধিৰ আকাশবাণী। এই অনুষ্ঠানত মৰিগাঁও জিলাৰ দুৱনি মধ্য ইংৰাজী বিদ্যালয়ৰ শৈক্ষিক দিশ সম্পৰ্কে হোৱা এটি আলোচনা, লগতে এই বিদ্যালয়ত সংলগ্ন হৈ থকা অংগনবাড়ী কেন্দ্ৰৰ বিষয়ে হোৱা কথা বতৰা শুনিলে। আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল যাত্ৰাৰ এই সন্ধিক্ষণত এজন নিয়মীয়া শ্ৰোতা বৰপাথৰী দক্ষিণ সূতাৰ গাঁৱৰ মাধৱ হাজৰিকাই এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে।
1: মোৰ নাম মাধৱ হাজৰিকা, মোৰ ঘৰ বৰপাথৰী দক্ষিণ সূতাৰ গাঁও। আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰায় অনুষ্ঠানেই শুনিবৰ কাৰণে সদায় সাজু হৈ থাকোঁ। মই প্ৰায় 1962-63 চনত যেতিয়া চীন ভাৰতৰ যুদ্ধ হৈছে তেতিয়া মই LP স্কুলত পঢ়ি আছোঁ। তেতিয়া আমাৰ গাঁৱত ৰেডিঅ' নাই, কাৰো ঘৰতেই নাই। আমাৰ গাঁৱৰ বৰপাথৰী সূতাৰ গাঁৱৰ গান্ধী লাইব্ৰেৰীত এটা বৰ ডাঙৰ ৰেডিঅ' চৰকাৰে
0: দিছিলে,
1: এটা হৰণসহ দিছিলে। আমি তেতিয়া সন্ধিয়া সময়ত ঢাপলি গ'লোঁ ৰেডিঅ'টো কি বস্তু চাবলৈ আৰু লগতে শুনো। তাত বিভিন্ন ভাষাৰ বাতৰি দিয়ে। প্ৰথমতে দিয়ে দিছ ইজ অল ইণ্ডিয়া ৰেডিঅ', ইয়ে আপাতানি প্ৰগাম্পৰ মুনিম বুজি। আকৌ দিয়ে ইয়ম আকাশবাণীম সম্প্ৰতি বাৰ্তা হাচুয়ন্তাম। আৰু অসমীয়াটো বাতৰি দিয়ে এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়াৰ আঞ্চলিক বাতৰি। মই মানে এনেকুৱা ভাল লাগে যে এনেকুৱা এটা অনুষ্ঠান মই কিমান ভাল লাগিছে। তাৰ ৰেডিঅ' এটা মই কেনেকৈ ক'ত ল'ম, ক'ত পাম, বহুত ভাবোঁ মানে নোৱাৰোঁ, মানে ৰেডিঅ' ওলোৱাই নাই তেনেকৈ দোকানত। সেই ৰেডিঅ'টোকে শুনিবলৈ তেতিয়া মই কিজানি তৃতীয় দ্বিতীয়মান শ্ৰেণীৰ অনুমান মই তেনেকুৱা দিনতে পঢ়ি আছোঁ। আৰু যুদ্ধও লাগিছে, মানে ভাৰত পাকি সেই চীনৰ যুদ্ধৰ বাতৰি শুনিবলৈ মানুহবিলাক ব্যাকুল হৈ থাকে। আৰু তেতিয়াৰ পৰাই মই মানে ৰেডিঅ' শুনি শুনি ভাল পাওঁ আৰু ৰেডিঅ' শুনিবলৈ মোৰ মন যায়। আৰু প্ৰায় অনুষ্ঠানবিলাকেই ধৰক মই শুনো এতিয়াও ঠিক তেনেকৈ ধৰক আপোনালোকে এতিয়া 5:45 আমাৰ নগাঁও আকাশবাণী কেন্দ্ৰৰ পৰা আপোনাৰ যিটো বন্দে মাতৰ মংগলধ্বনি আৰম্ভ কৰা হয়, তাৰপিছত 6 বজাত হিন্দী বাতৰি, 6:05 ইংৰাজী বাতৰি, 6:15 ভক্তিমূলক অনুষ্ঠান উপাসনা।
0: এইখিনিতে এখন চিঠিৰ উত্তৰ দিবলৈ লোৱা হৈছে। এই চিঠিখন আমালৈ লিখি পঠাইছে মৰিগাঁও জিলাৰ পৰা দীপুমণি হীৰাই। দীপুমণি হীৰাই চিঠিত এইদৰে লিখিছে যে ৰাইজৰ পদূলিত আকাশবাণী, এই অনুষ্ঠান মই সদায় শুনো আৰু শুনি ভাল লাগে। বিশেষকৈ একোটা অঞ্চলৰ বিষয়ে এই অনুষ্ঠানৰ জৰিয়তে বহুতো কথা জানিব পৰা যায়। যদি পাৰে আমাৰ ফালে আহিব বুলি তেখেতে চিঠিত উল্লেখ কৰিছে। আমাৰ অঞ্চলৰো এনেধৰণৰ কথা বতৰা যদি আমি ৰেডিঅ'ত শুনিবলৈ পাওঁ খুবেই ভাল লাগিব বুলি তেখেতে চিঠিত উল্লেখ কৰিছে। আৰু চিঠিৰ বাবে দীপুমণি হীৰা ধন্যবাদ জনাইছোঁ। আপোনাৰ কথা মনত ৰাখিয়ে আমি মৰিগাঁও জিলাৰ দুৱনি মধ্য ইংৰাজী বিদ্যালয়ৰ কথা বতৰা আৰু এই বিদ্যালয়ৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মকৰ্তাসকলৰ সৈতে হোৱা কথা বতৰা প্ৰচাৰ কৰিলোঁ। নিশ্চয় আপুনি শুনিছে আৰু চিঠিৰ বাবে ধন্যবাদ। পুনৰ চিঠি দিব বুলি আশা থাকিল। তেতিয়াহ'লে আজিৰ ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানৰ পৰা মই কিৰণ চন্দ্ৰনাথে বিদায় লৈছোঁ। নমস্কাৰ।

ৰাইজৰ পদূলিত আকাশবাণী অনুষ্ঠানটি শুনিলে। এফ এম এণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ডলি দাসৰ কণ্ঠৰ এই গীতটি।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্চ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত অহা 26 মে মঙলবাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গতিকে সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উক্ত কাৰ্যসূচীসমূহত সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়, নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

0: লোকগীত কেইটি শুনিলে খন্তেক পিছতেই আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেগথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ জেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানীবিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে।

0: আজি নাৰী বন্দন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰিবলগীয়া এই বিধেয়কৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নাৰীৰ সামগ্ৰিক উন্নয়ন আৰু সবলীকৰণ নিশ্চিত কৰাৰ বাবে সকলো বিধানসভাত মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে প্ৰস্তাৱ উত্থাপন কৰা হ'ব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে তেওঁলোকে NTAৰ হেল্পলাইন নম্বৰ 011-407-5900 অথবা CUET/UGINTA.AC.INত যোগাযোগ কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে ট'ল ফ্ৰী নম্বৰ 1800-11780 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা MyGov মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী সমষ্টিৰ জিঞ্জিয়াত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে। জিঞ্জিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে মাদুৰালীৰ কেইবাটাও স্থানত অভিযান চলাই প্ৰায় 2000 লিটাৰ চুলাই নষ্ট কৰে।
1: समीर के संगीत के साथ।

আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান, বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি, আৰু দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটাপ্ৰাপ্তসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাৰ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনীৰ প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকান্ত মহন্তৰ জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি প্ৰদৰ্শন কৰিব। উল্লেখযোগ্য যে যোৱা 22 মে'ত অনুষ্ঠিত শুনানিত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই শ্যামকান্ত মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। শুনানিকালত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অসম চৰকাৰে নিযুক্তি প্ৰদান কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰো উপস্থিত থাকিব। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE দশম শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহীৰ স্কেন কৰা প্ৰতিলিপি লাভৰ দিন আৰু এদিনলৈ আজি অৰ্থাৎ আজিলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSE সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাছ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTA ঈদ উজ জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰে ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 011-4075-9000 অথবা CUET UGINT.AC.IN যোগাযোগ কৰিব পাৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800-ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছ কল দি লাভ কৰা SMSৰ লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। পশ্চিম এছিয়াৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাৰ্ষিক 5-দিনীয়া হজ যাত্ৰা আজি আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ 16 লাখৰো অধিক লোকে পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰৱৰ মিনালৈ যাত্ৰা আৰম্ভ কৰিছে। হজযাত্ৰীসকলে আজি নিশা মিনাত কটাব আৰু কাইলৈ পুৱা হজৰ প্ৰাৰ্থনাৰ বাবে যাব। চলিত বৰ্ষৰ হজযাত্ৰাত ভাৰতৰ পৰা প্ৰায় 175,000ৰো অধিক যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। এই অনুসৰি পেট্ৰলৰ প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি পাইছে। এই সংশোধিত মূল্যৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছে। বিশ্বৰ সৰ্ববৃহৎ জনগণনা প্ৰক্ৰিয়া লোকপিয়ল 2027ৰ অধীনত ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। বিষয়াসকলক জুনৰ পৰা লোকপিয়লৰ প্ৰশিক্ষণ দিয়া হ'ব। উল্লেখযোগ্য যে দেশৰ অন্যান্য ঠাইসমূহত ইতিমধ্যে যোৱা 1 এপ্ৰিলত লোকপিয়ল আৰম্ভ হৈছে। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোক

হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSৰ মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্পৰো ব্যৱস্থা কৰা হৈছে। ঘৰৰ গণনাৰ সময়ত সকলো ভৱন আৰু পৰিকাঠামোৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু বাসগৃহৰ স্থিতি, সা সুবিধা তথা সম্পদৰ তথ্য সংগ্ৰহ কৰা হ'ব। বাসগৃহসমূহৰ জিঅ' টেগিং কৰা হ'ব আৰু প্ৰতিটো ঘৰক অনন্য পৰিচয়সূচক নম্বৰ প্ৰদান কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটোত 30 লাখৰো অধিক গণনাকৰ্মী, পৰ্যবেক্ষক আৰু অন্য বিষয়া নিয়োগ কৰা হৈছে। জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। লোকপিয়লৰ দ্বিতীয় পৰ্যায় অহা বছৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত বয়স, লিংগ, বৃত্তি, সাক্ষৰতা আৰু জাতিগত সবিশেষকে ধৰি ব্যক্তিগত তথ্য আহৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে লোকপিয়ল 2017ৰ বাবে 11,818 কোটি টকাৰো অধিক পৰিমাণৰ পুঁজিত অনুমোদন দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্ছত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ KL ৰাহুলে সৰ্বাধিক 60 ৰাণ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে 2টা উইকেট হেৰুৱাই 163 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দিল্লীৰ হৈ 3টা উইকেট দখল কৰা কুলদীপ যাদৱক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰি প্লে অফত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ 66গৰাকী বিশিষ্ট ব্যক্তিক আজি পদ্ম বঁটা প্ৰদান। বিধানসভাৰ অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি আৰু 2 সপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: और आप सब इस गीत को पसंद करते हैं ये सुनकर भी बड़ा अच्छा लगा। पर हमने एक और प्रश्न आपसे पूछा था, दूसरा प्रश्न ये था कि लक्ष्मीकांत प्यारेलाल को संगीतकार के रूप में कितनी बार फिल्मफेयर अवार्ड मिले, तो हमारे श्रोताओं ने उत्तर दिया 7 बार। और बहुत अच्छे से, बहुत तरीके से आपने हमें उत्तर दिए हैं। जैसे आपने हमें बताया कि 1964 में पारसमणि फिल्म के लिए, 1968 में मिलन के लिए, 1970 में जीने की राह के लिए, 1978 में अमर अकबर एंथनी के लिए, 1979 में सरगम के लिए और 1979 में सत्यम शिवम सुंदरम के लिए, सरगम के लिए, 81 में कर्ज के लिए, कई सारी फिल्मों के लिए उन्हें अवार्ड मिले। हालांकि 25 बार नॉमिनेट हुए और जीते 7 बार, ये भी अपने आप में बड़ा रिकॉर्ड है। एक और प्रश्न मेरा आपसे था अगला गीत सौंपने के पहले, लेकिन हम चाहते हैं कि हम पहले ये संदेश जो है वो सुन लें और उसके बाद वापस जुड़ें इस धारा के साथ।
1: सुनिए एक खुशखबरी, कहिए ना, आ गया है मौका सखियों को अपनी बात कहने का। सखियां फोन पर हमसे बताएं अपने दिल की बात और फरमाइश करें अपने पसंदीदा गानों की। सखियों के लिए सखियों द्वारा प्रस्तुत किया जाने वाला आप सबका पसंदीदा कार्यक्रम हेलो सहेली। इस कार्यक्रम की रिकॉर्डिंग होगी प्रत्येक मंगलवार को दिन में 11 बजे से 12 बजे के बीच। हेलो सहेली कार्यक्रम का प्रसारण होगा प्रत्येक शुक्रवार को दिन में 3 बजे से सिर्फ विविध भारती पर।
2: রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে আজি রাষ্ট্রপতি ভবনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্রদান করব। কোয়াড রাষ্ট্রগোষ্ঠীর বিদেশ মন্ত্রীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হব। বহুবিবাহ নিষিদ্ধকরণ আর লিভ ইন সম্পর্কের ক্ষেত্রত পঞ্জীয়ন বাধ্যতামূলক করার প্রস্তাবে বিধানসভাত উমৈহতীয়া দেওয়ানী বিধি সম্পর্কীয় বিধেয়ক উত্থাপন করা হয়েছে। CBSE দ্বাদশ শ্রেণীর পরীক্ষার উত্তর বহি স্ক্যান করা প্রতিলিপি ডাউনলোড করার সময়সীমা আরও এদিনলৈ অর্থাৎ আজির দিনটলৈ বৃদ্ধি করেছে। আৰু IPL ক্রিকেট প্রতিযোগিতাত কালি দিল্লী ক্যাপিটেলসে কলকাতা নাইট রাইডার্সক আর রাজস্থান রয়্যালসে মুম্বাই ইন্ডিয়ান্সক পরাস্ত করে রাজস্থানের দলটো প্লে অফ পর্যায়লৈ উন্নীত হয়েছে। নমস্কার, এতিয়ার বাতৰি সৈতে মই উৎপল কুমার দাস। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে আজি রাষ্ট্রপতি ভবনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্রদান করব। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 গৰাকী ব্যক্তিৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে, 13 গৰাকীৰ নাম পদ্মভূষণ আৰু 113 গৰাকী ব্যক্তিৰ নাম পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 গৰাকী ব্যক্তিৰ নাম পদ্ম বঁটাৰ বাবে বাছনি কৰা হৈছিল। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ প্ৰতি স্বীকৃতি হিচাপে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5 গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টোশি মিৎসু মোটেগি আৰু আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে এই বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া মতে বৈঠকত অংশগ্ৰহণকাৰী নেতাসকলে অগ্ৰাধিকাৰ ভিত্তিক অঞ্চলসমূহৰ স্কোৱাড সহযোগিতাৰ বিষয়ৰ অগ্ৰগতি তথা যৌথভাৱে গ্ৰহণ কৰা অভিযানসমূহৰ অৱস্থাৰ লগতে সংশ্লিষ্ট দেশসমূহৰ পাৰস্পৰিক স্বাৰ্থজড়িত আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহক লৈ মত বিনিময় কৰিব। কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বেলুচিস্তান লিবাৰেচন আৰ্মীক ভাৰতে সমৰ্থন জনোৱাৰ সন্দৰ্ভত বক্তব্য আগবঢ়োৱা বুলি সামাজিক মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰিছে। প্রেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য নিৰীক্ষণ গোটে এই বাতৰিক সম্পূৰ্ণৰূপে ভুৱা বুলি অভিহিত কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ কোনো বক্তব্য আগবঢ়োৱা নাই বুলি গোটটোৱে জানিবলৈ দিছে। চৰকাৰে এনেধৰণৰ ভুৱা বাতৰিৰ ক্ষেত্ৰত জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে বাতৰিৰ সত্যতা সন্দৰ্ভত নিশ্চিত হোৱাৰ পাছতহে এনে বাতৰি শ্বেয়াৰ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই আজি সদনত এই বিধেয়ক উত্থাপন কৰে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান বিপ্লৱী নেতা ৰাসবিহাৰী বসুৰ জয়ন্তীত নেতাগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে নেতাগৰাকীৰ অসামান্য সাংগঠনিক প্ৰতিভাই দেশৰ স্বাধীনতা আন্দোলনক নতুন গতি প্ৰদান কৰিছিল। শ্ৰীশ্বাহে কয় যে আজাদ হিন্দ ফৌজ আৰু ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লীগৰ অন্যতম প্ৰতিষ্ঠাপক শ্ৰী বসুৱে গদৰ আন্দোলনৰ সময়ত ভাৰতৰ জনসাধাৰণক একগোট কৰাৰ বাবে নেতৃত্ব গ্ৰহণ কৰিছিল। এই মহান নেতাগৰাকীৰ নেতৃত্বই স্বতন্ত্ৰতা যে প্ৰতিগৰাকী দেশবাসীৰ অটল সংকল্প সেই কথাক প্ৰমাণ কৰিছিল। গৃহমন্ত্ৰী শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰই এই বিপ্লৱী নেতাগৰাকীৰ অদম্য সাহস আৰু মাতৃভূমিৰ প্ৰতি থকা তেওঁৰ সমৰ্পণক সদায় স্মৰণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ উত্তৰ বহী স্কেন কৰা প্ৰতিলিপি ডাউনলোড কৰাৰ সময়সীমা আৰু এদিনলৈ অৰ্থাৎ আজিৰ দিনটোলৈ বৃদ্ধি কৰিছে। পৰিষদে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে উত্তৰ বহীৰ প্ৰতিলিপি সংগ্ৰহ কৰাৰ বাবে যাতে পৰ্যাপ্ত সময় লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ বহীৰ পুনৰীক্ষণৰ বাবে আবেদন গ্ৰহণৰ দিন শীঘ্ৰেই প্ৰকাশ কৰা হ'ব বুলিও পৰিষদে জানিবলৈ দিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ সাধন কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। অহা 28 মে'ত হ'বলগীয়া স্নাতক মহলাৰ উমৈহতীয়া বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা CUET UG স্থগিত ৰখা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা NTAই ঈদুজ্জোহাৰ বন্ধৰ দিন সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত এই কথা ঘোষণা কৰে। সংশোধিত পৰীক্ষাৰ দিন শীঘ্ৰেই ঘোষণা কৰা হ'ব বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে। শেহতীয়া তথ্যৰ বাবে নিয়মিতভাৱে সংস্থাৰ ৱেবছাইট চাই থাকিবলৈ ছাত্ৰ ছাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। যিকোনো তথ্যৰ বাবে ছাত্ৰ ছাত্ৰীসকলে NTAৰ হেল্পলাইন নম্বৰ 0114075900ৰ সহায় ল'ব পাৰিব। দেশত দুসপ্তাহৰ ভিতৰত চতুৰ্থবাৰৰ বাবে পেট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাইছে। সেই অনুসৰি পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 2.61 টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 2.71 টকা বৃদ্ধি কৰা হৈছে। এই সংশোধিত নিৰীখৰ ফলত বৰ্তমান ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.12 টকা আৰু ডিজেলৰ মূল্য 95.20 টকা হৈছে। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 105.74 টকা আৰু ডিজেলৰ মূল্য 97.23 টকা হৈছেগৈ। পশ্চিম এছিয়াৰ উদ্বেগজনক পৰিস্থিতিৰ মাজতে বাৰ্ষিক 5-দিনীয়া হজ যাত্ৰা আজি আৰম্ভ হৈছে। ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশৰ 16 লাখৰো অধিক লোকে পবিত্ৰ চহৰ মক্কাৰ পৰা ছৌদি আৰৱৰ মিনালৈ যাত্ৰা আৰম্ভ কৰিছে। হজযাত্ৰীসকলে আজি নিশা মিনাত কটাব আৰু কাইলৈ পুৱা হজৰ প্ৰাৰ্থনাৰ বাবে যাব। চলিত বৰ্ষৰ হজ যাত্ৰাত ভাৰতৰ পৰা 1,75,000ৰো অধিক যাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ফিলিপাইনছৰ পাম্পাংগা প্ৰদেশত এঞ্জেল চহৰত এটা অট্টালিকা খহি পৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়। উদ্ধাৰকাৰী দলে এতিয়াও সন্ধানহীন 17 গৰাকী ব্যক্তিৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। সংশ্লিষ্ট কৰ্তৃপক্ষই জনোৱা মতে ধ্বংসস্তূপৰ মাজৰ পৰা ইতিমধ্যে 26 জন লোকক উদ্ধাৰ কৰা হৈছে। ইয়াৰে 10 জনক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে যোৱা শনিবাৰে নিশা অঞ্চলটোত অহা প্ৰবল বৰষুণ আৰু ধুমুহাৰ ফলতে এই শোকাবহ ঘটনাটো সংঘটিত হয়। কৰ্তৃপক্ষই জনোৱা মতে প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। সাৱধানতা হিচাপে দাঁতিকাষৰীয়া অঞ্চলসমূহৰ জনসাধাৰণক আন স্থানলৈ স্থানান্তৰ কৰা হৈছে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰাণত পৰাস্ত কৰি প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ কৰে। প্ৰত্যুত্তৰত 206 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি মুম্বাইৰ দলটোৱে 20 অভাৰত 9টা উইকেট হেৰুৱাই 175 ৰাণতে সন্তুষ্ট থাকিবলগীয়া হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ এখন বৈঠক কাইলৈ নতুন দিল্লীত অনুষ্ঠিত হ'ব। বহুবিবাহ নিষিদ্ধকৰণ আৰু লিভ ইন সম্পৰ্কৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰাৰ প্ৰস্তাৱেৰে অসম বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক আৰু ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে। ৰাজস্থানৰ দলটো প্লে অফ পৰ্যায়লৈ উন্নীত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: आप सुन रहे हैं विविध भारती राष्ट्रीय सेवा दे।
1: आकाशवाणी गुवाहाटी বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভাত আজি মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰিব। 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি গোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল আৰু প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু ইয়াক গৃহতালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহতালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নবীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱাপানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ সময়সীমা নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত ৰাজ্য অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59জন অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 জন গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰিব। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্মভূষণ আৰু 113জনক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা ঘোষণা কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে

0: গোবিন্দ পুৰকাৰস্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতা ইডেন গাৰ্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰাণত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 203 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ এল কে ৰাহুলে সৰ্বাধিক 60 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে 8টা উইকেট হেৰুৱাই 163ৰাণহে কৰিবলৈ সমৰ্থ হয়। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত। শিল্পী কণ্ঠত প্ৰথমে এয়া কেশৱ মহন্ত ৰচিত এটি গীত।

নমস্কাৰ প্ৰিয় বন্ধু, যুৱ তৰংগৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম। কালি হৈ যোৱা চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশন নিশ্চয় আপোনালোকে ভাল পালে। আজিও লৈ আহিছোঁ সেই বিদ্যালয়খনৰে আন কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীৰ নিজস্ব প্ৰতিভাৰ প্ৰদৰ্শন। আহকচোন অনুষ্ঠানটি একেলগে উপভোগ কৰোঁ। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে শুনি লোৱা হওক ছাত্ৰী কাশ্যপী দেৱীৰ কণ্ঠৰ এভাগ বৰগীত, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ বিৰচিত বৰগীত ভাগৰ ৰাগ ধনশ্ৰী তাল একতাল।

অসমীয়া সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জয়ন্ত হাজৰিকাদেৱৰ গীতসমূহৰ সাৰ্বজনীন জনপ্ৰিয়তাৰ কথা পুনৰ দোহৰাৰ প্ৰয়োজন নাই। সেয়েহে আহকচোন এইবাৰ নিহাৰিকাদেৱীৰ কণ্ঠত শুনো এটি জয়ন্ত হাজৰিকাদেৱৰ গীত।

0: বিদ্যালয়খনৰে সহকাৰী শিক্ষক তথা প্ৰবাল গোস্বামীৰ দ্বাৰা এটি আবৃত্তি শুনোৱা হওক। কবিতাটিৰ শিৰোনাম ৰাৱণ, কবি নবকান্ত বৰুৱা।
1: বিশাল স্বপ্নৰ মোৰ পৰিধি বিচাৰি যদি তোমাৰ সি ভীৰু প্ৰেমে বাট হেৰুৱাই স্বৰ্গক সংযোগ কৰা মোৰ অতিসত্তা যদি নোৱাৰে ধৰিব বেৰি কোমল তোমাৰ দুটি হাতে কল্পনাই আকোৱালি নাপাই তোমাৰ কাৰণে মই তোমাৰ কাৰণে মোৰ কামৰূপী প্ৰেমে দিনতম কীটাণুৰ ল'ব পাৰে মহত্তম ৰূপ তোমাৰ কাৰণে মই সুমহৎ দেৱতাৰ হীনতম ৰূপ ল'ব পাৰোঁ কোৱা যদি গন্ধৰ্বৰ কোমল গান্ধাৰে তোমাৰ ধ্যানত তোলে ৰিঙা এটি সুৰ জিলিৰ জোকাৰি যদি নিসংগতা চুৰ কৰি তোমাৰ মুখৰ বুকু নিমিষতে নিমিষৰ বাবে কৰ স্বপ্নৰে নীৰৱ তুষ্য গন্ধৰ্বৰ দৰে মেধাৰ সাধনে এৰি তুলিম কণ্ঠত মোৰ নীৰৱতা সৃষ্টি কৰা প্ৰেম মিঠা বুবা এটি সুৰ চাইৰম মুখলৈ বাণীহীন বিস্ময়ত তুমি ধীৰে মুখ তুলি চাবা দেখা পাম চন্দ্ৰোদয় উদ্ভাসী উঠিব য'ত মনৰ পথাৰ আৰু পাহাৰৰ শান্তি অনাবিল অন্তৰৰ যত সত্য যত বাণী আত্মাৰ যিমান আকুলতা শান্ত হৈ শুই ৰ'ব কণ্ঠৰ প্ৰান্তত প্ৰকাশে জানোচা তাৰ আকাশৰ পৰিধি কমাই পশু হম কীট হম হম বিদুষক লাগিলে দেৱতা হম সুচতুৰ ক্লিবতাৰে লালসাৰ উৰ্ণালৈ এখনি চিনাং সুৰচি প্ৰেম বুলি তোমাক যাচিম পশু হম কীট হম কবি হম দেৱতাৰ উৰ্ণনা ভূৰূপ ল'ম কেৱল নোৱাৰো হ'ব কেৱল নোৱাৰো মই নোৱাৰো মানুহ হ'ব নোৱাৰো মানুহ হৈ প্ৰেমেৰে সজাব যাদুঘৰ পশুত্বক নিয়মৰ শিকলি পিন্ধাই নোৱাৰো কৰিব তাক স্বপ্নৰ ৰখি এটি ঢেকুৰা কুকুৰ আত্মাৰ নগ্নতা এই গছলতা পতংগৰ শীলতা জ্ঞানেৰে মই নকৰোঁ অশ্লীল মানুহ নহওঁ মই ঈশ্বৰৰ প্ৰতিযোগী স্বৰ্গৰ সোপান গঢ়ো স্বৰ্গৰ কামনা মোৰ নাই স্বৰ্গৰ সোপান গঢ়ি ঈশ্বৰক আনিম নমাই পবিত্ৰ নগ্নতা চাম সুন্দৰৰ মংগলৰ ঐশ্বৰ্যৰ শিল্পৰ মেধাৰ তাৰ বাবে লাগে মোক কেৱল এমুঠি প্ৰেম তাৰ বাবে লাগে মোক তোমাৰ ৰকণি প্ৰেম দাবী নাই ভাৱ নাই যাৰ আছে ধাই এটোপাল চকু পানী প্ৰাণৰ তৃষ্ণাৰ্থ দায়িত্বৰ লাগে মোক মস্তিষ্কৰ উৰণীয়া স্বপ্নবিশ সঞ্জীৱিত কৰিবৰ বাবে মাথো লোভ মাথো তৃষ্ণা মাথোহে আত্মকন্দুয়ন নিজক বিচাৰোঁ মই তোমাৰ মাজত সেয়া লোভ সেয়া তৃষ্ণা সেয়া মাথো আত্মকন্দুয়ন নিজৰ মাজৰ পৰা আঁতৰি বিচাৰোঁ মই নিজকেই তোমাৰ মাজত সেয়া লোভ সেয়া তৃষ্ণা সেয়া মাথো আত্মকন্দুয়ন নিজৰ মাজৰ পৰা আঁতৰি বিচাৰি মই তোমাকেই মোৰ হৃদয়ত সেয়া লোভ সেয়া তৃষ্ণা সেয়া মাথো আত্মকন্দুয়ন এয়া ভিক্ষা সেইভাৱে এয়া মোৰ দান তোমাকেই বিচাৰোঁ মই আছেভাৱে মনৰ খবৰ দিব খোজো মোক মই আছেভাৱে মনৰ খবৰ চাতুৰিৰে নিবিচাৰোঁ অহল্যাৰ প্ৰেম নীতিৰ জালেৰে মই আল ফুল কিশোৰীৰ মন মাছ নকৰো চিকাৰ পৌৰসু প্ৰেমৰ বাবে যথেষ্ট নহয় দেৱতা নহওঁ মই শিল্পেৰে জিনিব খোজা নাই মানুহ নহওঁ মই সহজতে লৈ থম প্ৰেমৰ দুৰ্বহ বুজা নিৰংকুশ মহামূঢ়তাত দানৱ নহওঁ মই শক্তিৰে নকৰিব ভ্ৰান্ত গুণাৰ হৃদয় মই যে ৰাৱণ মোৰ ব্ৰাহ্মণ অতীত প্ৰজ্ঞা মই যে ৰাৱণ মোৰ ক্ষত্ৰিয় অতীত সৌৰ্য মই যে ৰাৱণ মোৰ দেৱতা অতীত শিল্প মই যে ৰাৱণ মই জীৱন বৃজৰ প্ৰতিনিধি মই যে ৰাৱণ মই শিল্প সৌৰ্য সভ্যতাৰ সিপাৰৰ ৰাষ্ট্ৰদূত মই প্ৰেম ভিক্ষা কৰোঁ ভিক্ষা মোৰ সর্বশ্রেষ্ঠ দান। মই প্রেম ভিক্ষা করু, ভিক্ষা মোর সর্বশ্রেষ্ঠ দান।
0: প্রিয় যুববন্ধু, জাতি জনগোষ্ঠীর ঐক্যতানর মিলনভূমি মরিগাঁও জেলার অন্যতম ভূমিপুত্র সমূহ হয়েছে তিওয়া লোকসকল। এইবার তেওঁলোকৰে এটি জনগোষ্ঠীয় গীত পরিবেশন করব আমার ছাত্রীসকলে।

যুব বন্ধু, আজিৰ আমাৰ অনুষ্ঠানটি শুনি নিশ্চয় ভাল পালে। আপোনালোকৰ বহুমূলীয়া মন্তব্য আমালৈ প্ৰেৰণ কৰিব পাৰে 9435053214 নম্বৰত। ধন্যবাদ।

যুবতৰংগ শ্ৰোতাই ইমান পৰে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ কৰা অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে।

শ্ৰোতাক এইখিনিতে জনাই থওঁ যে 27 মে বুধবাৰৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠানত ৰহা কামগাঁও অঞ্চলৰ কথা বতৰা প্ৰচাৰ কৰা হ'ব। প্ৰচাৰৰ সময় নিশা 8:02 বজাত।

এই আকাশবাণী নগাঁও খন্তেক পিছতেই হিন্দীত বাতৰি 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 অসমীয়া আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও শ্ৰোতালৈ নিবেদন কৰিছোঁ আমৈ।

নমস্কাৰ শ্ৰোতাসকল, আশা কৰোঁ সকলো কুশলে আছে। আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই চিত্ৰলেখা বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰম্ভ কৰিবলৈ লৈছোঁ মহিলাসকলৰ মৰমৰ অনুষ্ঠান আমৈ। আমৈসকল, আজিৰ অনুষ্ঠানত আপোনালোকলৈ লৈ আহিছোঁ গীত আৰু কবিতা। আহকচোন আজিৰ অনুষ্ঠান আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকলৈ আগবঢ়াইছোঁ জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ কণ্ঠত কাঞ্চনজংঘা বোলছবিৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, এইখিনিতে দুটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাকেইটি আমালৈ লিখি পঠিয়াইছে চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা জুৰি দেৱী বাইদেউৱে। কবিতাৰ শিৰোনাম কৰো বুলি আলিংগন, কবি জুৰি দেৱী। শস্যৱতী পথাৰৰ আশাত মেলি দিলো দুহাত, কৰো বুলি আলিংগন বিশাল মহাকাশ। পলে পলে খহিছে পপিয়াতৰা, অবিশ্বাসৰ কলীয়া ডাৱৰে ঢাকিছে ধৰা। উদং পথাৰ উদং মন, বাগৰি পৰা বকুলজোপাই উচুপি কলে, ৰুই দিয়া আৰু এটি পুলি, কাহানিও কোনো যেন পুনো নাহে কাষ চাপি, বুকুত কুঠাৰ মাৰিম বুলি। নাহৰ তগৰ আম জাম কত কি তৰুবৰে শুভে ধৰিত্ৰীৰ বুকু, স্বাৰ্থপৰ নৰলোকৰ তাতে পৰে কাল চকু। বুকুৱে বুকুৱে প্ৰবল ধুমুহা, আকাশেদি নোৰে কৰচন কনোৱা, প্ৰতিটো নিজান দুপৰীয়া টুপুককৈ সৰি পৰে ক'ৰবাত এখিলা হালধীয়া সৰাপাত। কোমল মাটিৰ বুকুত গুজি দিলো সোণাৰু কাঞ্চন কৃষ্ণচূড়াৰ পুলি, আকাশ শুৱাই ফুলিব বুলি। বেলি লহিওৱাৰ পৰত পথাৰৰ বকীয়াত ৰৈ মেলি দিলো দুহাত, কৰো বুলি আলিংগন বিশাল মহাকাশ। কবিতাৰ শিৰোনাম তুমি সাহসী হোৱা, কবি জুৰি দেৱী। কাৰোবাৰ হিয়াৰ দুখবোৰ বৰষুণ হৈ নামিছে, টোপাল টোপাল বৰষুণ। মেঘে জানে বৰষুণৰ অভিমান, কোনে কাৰ বাবে অভিমান কৰে। চৌপাশে চাই যেতিয়া কাকো চকুত নপৰে, অভিমান অভিমান হৈয়ে ৰয়। কথাবোৰে হৃদয় বিচাৰে, কুৰুকি কুৰুকি কথাই মালা গাঁঠিব খোজে। পুনৰ উকা উকা নামহীন বেদনা, কথাও কথা হৈয়েই থাকে। তোলাপাতে যেতিয়াই বুকু পাতি দিয়ে, আছোঁ কোনো নহ'লেও মই আছোঁ, যিমান মন যায় মোৰ বুকুত কথাবোৰ ঢালি দিয়া, অভিমান বুৱাই দিয়া। কোনো নথকাৰ দিনত মই আছোঁ উজাগৰে তোমাৰ লগত, তোমাৰ লগত, তোমাৰ লগত।

অনুষ্ঠানত এইবাৰ আগবঢ়াইছো এটি সুন্দৰ গীত পৰিৱেশন কৰি আমালৈ প্ৰেৰণ কৰিছে নগাঁৱৰ চামগুৰিৰ ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী বনশ্ৰী বৰাই। আহকচোন আমিও এই সময়খিনি সুৰেৰে জীপাল কৰি তোলো।

গীতটি শুনি নিশ্চয় ভাল পালে। প্ৰিয় শ্ৰোতা বন্ধু, আহকচোন পুনৰ এটি গীতৰ মাজলৈ যাওঁ। আগবঢ়াইছো মঞ্জুস্না মহন্তৰ কণ্ঠত এই গীতটি।

আজিলৈ আমাৰ সময়ো শেষ হৈ আহিল। কাইলৈ একেই অনুষ্ঠানতে পুনৰ একেই সময়তে আকৌ লগ পাম। আমৈসকল, আজিলৈ মোকো অনুমতি দিয়ক আপোনালোকৰ পৰা বিদায় লোৱাৰ। সকলো সুস্থ থাকক, কুশলে থাকক, তাৰেই কামনাৰে মই চিত্ৰলেখা বৰুৱাই আজিৰ আমৈ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

আমৈ শ্ৰোতাসকলে ইমান পৰে অনুষ্ঠানটি শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ নিবেদন কৰিছোঁ কৃষক বাণীৰ পুনৰ প্ৰচাৰ।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতানটি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে কৃষকৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনিসমূহ। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকাই।
1: আজি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত উপস্থিত হৈছেহি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকা। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ।
2: নমস্কাৰ।
1: কৃষি বুলি ক'লে আমাৰসকলে বা ৰাইজে সকলো গমেই পায় যে ভাৰতৰ অৰ্থনীতিৰ মূল মেৰুদণ্ডস্বৰূপ আমাৰ কৃষি অৰ্থনীতি। বৰ্তমান নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকসকলৰ কাৰণে, কৃষক বন্ধুসকলৰ কাৰণে কেনেধৰণৰ কাম কাজ চলাই ৰাখিছে আপুনি অৱগত কৰিলে ভাল হয়।
2: কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত থকা এটা অনুষ্ঠান। প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহ মুখ্যতঃ তিনিটা মেণ্ডেট দিয়া হৈছে। গতিকে আমাৰ মুখ্য তিনিটা মেণ্ডেটে হ'ল যিসমূহ গৱেষণা প্ৰতিষ্ঠানে বা বিশ্ববিদ্যালয়ে বিভিন্ন গৱেষণাৰ জৰিয়তে নতুন প্ৰযুক্তি উদ্ভাৱন কৰে, সেই প্ৰযুক্তিসমূহৰ পুনৰীক্ষণ কৰা, সফলভাৱে পুনৰীক্ষণ কৰা, বা যিসমূহ আমাৰ জিলাখনৰ জলবায়ু সাপেক্ষে খাপ খাইছেগৈ।
3: আকাশবাণী গুৱাহাটী সন্ধিয়া 6 বজাৰ বাতৰি কৈছোঁ অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন, বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ, ৰাজ্যৰ

মুখ্য সচিবৰ অধ্যক্ষতাত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুগোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায়। এতিয়া শুনক বিতং বাতৰি।

0: অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নলব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে।
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহলে প্ৰথম ছেচনতে ইউ চি চি আনিব। তো প্ৰথমতে কাম সেইমতে আজি ইয়াত ইউ চি চি অনা হৈছে। আৰু আপোনালোকে জানেই যে 102 আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনতে এন ডি এ চৰকাৰ আছে, এইটো অনা একেবাৰে পাছ হ'ব। আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব, কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক, বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে, আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব।
0: ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰাৰ প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। বিধানসভাৰ অধিৱেশনত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ৰাজ্য দলৰ বিধায়ক অখিল গগৈকে ধৰি আন কেইবাগৰাকীও বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। অধিৱেশনত ৰাজ্যপালৰ অভিভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয়। শাসক পক্ষৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ ছবি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হৈছে আৰু বিজেপিৰ নেতৃত্বত ৰাজ্যখনে নতুন গতি লাভ কৰিছে। বিধায়ক পীযুষ হাজৰিকাই কয় যে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি যথেষ্ট কম। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন ছিকদাৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি কয় যে ৰাজ্যত মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে আৰু এই ভাষণত চৰকাৰৰ ব্যৰ্থতা কৌশলেৰে লুকুৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিধায়ক পদ্ম হাজৰিকাই কয় যে দখল উচ্ছেদ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা আৰু দখলমুক্ত ভূমিত চৰকাৰে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰি থলুৱা নিবনুৱাক সংস্থাপন দিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজি অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্মবিভূষণ, 13জনক পদ্মভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্যৰ শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ এই বৰ্ষৰ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৌনোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্ত নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত ৰখাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয় বুলিও তেওঁ কয়। মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্ত নেওগে এইদৰে কয়।
2: আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে ৰাজনৈতিকভাৱে, সামাজিকভাৱে, শৈক্ষিকভাৱে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছোঁ যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কেৱল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধা বাধকতা হ'ব পাৰে, শৈক্ষিক বাধকতা হ'ব পাৰে আৰু লগতে মানসিক বাধ্য বাধকতা হ'ব পাৰে। কিন্তু এই ক্ষেত্ৰত আমি নাৰীক আগবঢ়াই লৈ যাব লাগিব।
0: শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্চক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহ তালিকা, গৃহ পিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহ তালিকা আৰু গৃহ পিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতীয় অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। আনহাতে গৃহ আৰু পৰিয়ালৰ সুবিধাসমূহৰ সঠিক তথ্যই ৰাজ্যিক গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ উভয়তে গৃহ নিৰ্মাণ, খোৱাপানী, শৌচালয়, বিদ্যুৎ আৰু ডিজিটেল সংযোগৰ সৈতে জড়িত কাম কাজসমূহ ভালদৰে ৰূপায়ণ কৰাত যথেষ্ট সহায়ক হ'ব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি, পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59 গৰাকী অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। ৰাজ্যত লোকপিয়লৰ প্ৰথম পৰ্যায়ত সংৰক্ষিত কৰ্মীকে ধৰি মুঠ প্ৰায় 83,535 গৰাকী গণনাকাৰী আৰু পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 22 মে'ত অভিযুক্ত মহন্তক নিৰ্দোষী আখ্যাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। ইয়াৰ বিপৰীতে আজি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে। কি কি কাৰণত জামিন লাভ কৰিব নালাগে সেয়া ব্যাখ্যা কৰি মহাধিবক্তা শইকীয়াই অভিযুক্ত মহন্তই জামিন লাভ কৰিলে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে বুলি আদালতক অৱগত কৰে। এনেদৰে উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, জলজীৱন, শিক্ষা, স্বাস্থ্য, কৃষি আৰু পথ যোগাযোগ অভিযানৰ অংশ হিচাপে জনজাতীয় লোকৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সপ্তাহজোৰা কাৰ্যসূচীৰ জিলাসমূহত অনুষ্ঠিত হোৱা জনভাগিদাৰী অভিযান তথা জনজাতীয় গৌৰৱ উৎসৱ 2026ৰ আজি সামৰণি পৰে। তেজপুৰৰ ডেকাৰগাঁও নিবাসী ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জন মিলি আজি পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে পুৱা প্ৰায় 7:30 বজাত চাইকেল চলাই বিদ্যালয়লৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা ট্ৰাকে খুন্দাৰ ফলত খেলুৱৈগৰাকী থিতাতে নিহত হয়। তেওঁ ৰাষ্ট্ৰীয় বিদ্যালয় খো খো প্ৰতিযোগিতাত অসম জুনিয়ৰ দলৰ খেলুৱৈ আছিল। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ। ৰাজ্যৰ মুখ্য সচিবৰ অধ্যক্ষতাত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুগোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায়। আমাৰ এতিয়া বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব। নমস্কাৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টছত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ কৃষকবাণীৰ পুনৰ প্ৰচাৰ।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ আলোচনাৰ শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে কৃষকৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনিসমূহ। এই সম্পৰ্কে আলোচনাটিত ভাগ লৈছে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকাই।
1: আজি আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰত উপস্থিত হৈছেহি নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকা। প্ৰথমে আপোনাক নমস্কাৰ জনাইছোঁ।
2: নমস্কাৰ।
1: কৃষি বুলি ক'লে আমাৰ সকলে বা ৰাইজে সকলো গমেই পায় যে ভাৰতৰ অৰ্থনীতিৰ মূল মেৰুদণ্ডস্বৰূপ আমাৰ কৃষি অৰ্থনীতি। বৰ্তমান নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰই কৃষকসকলৰ কাৰণে, কৃষক বন্ধুসকলৰ কাৰণে কেনেধৰণৰ কাম কাজ চলাই ৰাখিছে আপুনি অৱগত কৰিলে ভাল হয়।
2: কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত থকা এটা অনুষ্ঠান। প্ৰতিখন জিলাতে কৃষি বিজ্ঞান কেন্দ্ৰ আছে, আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহ মুখ্যতঃ তিনিটা মেণ্ডেট দিয়া হৈছে। গতিকে আমাৰ মুখ্য তিনিটা মেণ্ডেটে হ'ল যিসমূহ গৱেষণা প্ৰতিষ্ঠানে বা বিশ্ববিদ্যালয়ে বিভিন্ন গৱেষণাৰ জৰিয়তে নতুন প্ৰযুক্তি উদ্ভাৱন কৰে, সেই প্ৰযুক্তিসমূহৰ পুনৰীক্ষণ কৰা, সফলভাৱে পুনৰীক্ষণ কৰা, বা যিসমূহ আমাৰ জিলাখনৰ জলবায়ু সাপেক্ষে খাপ খাইছেগৈ সেইসমূহ পুনৰীক্ষণ কৰাৰ পিছত আমি তাৰ জনপ্ৰিয়তা অৰ্জন কৰাৰ বাবে বিভিন্ন আগশাৰীৰ প্ৰদৰ্শনীমূলক কাৰ্য কৰা আৰু কেপাচিটি বিল্ডিং, মানে আমাৰ যিখিনি আমাৰ কৃষক ৰাইজ বা বিভিন্ন বিভাগৰ অফিচাৰসকলে যেতিয়া প্ৰয়োজন হয় বৈজ্ঞানিক কিছুমান নতুন প্ৰযুক্তিৰ, সেই বিষয়ত আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা বা বিভিন্ন উপায়ে তেওঁলোকৰ যিটো কেপাচিটি বিল্ডিং কৰিব লাগে সেইখিনিৰ ব্যৱস্থা কৰা। গতিকে এই তিনিটা আমাৰ মুখ্য মেণ্ডেট, সেইসমূহ আমি আগত ৰাখি আমি কিছুমান কাম কৰি ল'ব লাগে, কৰি যাব লাগে, আৰু তাৰ কাৰণে আমাৰ এটা ব্যৱস্থাপনা আছে। আমাৰ তিনিখন ৰাজ্যৰ কাৰণে আচলতে গুৱাহাটীত জনেল আমাৰ ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ যিটো অফিচ আছে, আটাৰী বুলি কয়, এগ্ৰিকালচাৰ টেকন'লজি ৰিচাৰ্চ এপ্লিকেশ্যন, আমি এই আটাৰীত এইবেলিও আমাৰ অহা বছৰৰ কাৰণে, আগন্তুক বিত্তীয় বৰ্ষৰ কাৰণে কিসমূহ কাম হাতত ল'ম, একশ্যন প্লেন মিটিং ইতিমধ্যে হৈ গৈছে। তাত যিসমূহ সিদ্ধান্ত লোৱা হয় বা যিসমূহ প্ৰযুক্তি আমাক পুনৰীক্ষণৰ কাৰণে বা জনপ্ৰিয় কৰাৰ কাৰণে যিখিনি কাৰ্যপন্থা আমাক দিয়া হয়, সেই কাৰ্যপন্থাসমূহ ইতিমধ্যে যোগাই দিছে, আৰু সেই কাৰ্যপন্থাসমূহ আমি আগন্তুক দিনত আমি কাৰ্যকৰী কৰিব লাগিব। তাৰোপৰি কৃষি বিজ্ঞান কেন্দ্ৰই আচলতে ভাৰত চৰকাৰৰ বিভিন্ন ফ্লেগশ্বিপ প্ৰগ্ৰাম, সেই ফ্লেগশ্বিপ প্ৰগ্ৰামসমূহৰো কিছু ৰাইজৰ মাজলৈ নিবলৈ সদায় প্ৰয়াস কৰি আহিছে। গতিকে মূলতঃ জিলাখনৰ যিসমূহ বৈজ্ঞানিক কৃষি ক্ষেত্ৰত সমস্যা আছে, সেই সমস্যাসমূহ অৱগত হৈ আমি বিভিন্ন কাৰ্যপন্থা বা পুনৰীক্ষণৰ কাম আমি হাতত ল'ব লাগে, আৰু সেইখিনি আমি ইতিমধ্যে সফলভাৱে কৰি আহিছোঁ। ধৰি ল'লোঁ, আমি যোৱা যদি বিগত বৰ্ষত চাওঁ, বিগত বৰ্ষত আমি পুনৰীক্ষণৰ কাম আমি বাৰটা বিভিন্ন প্ৰযুক্তিৰ পুনৰীক্ষণ কৰিছোঁ, আৰু সেই আগতে যিসমূহ আমি পুনৰীক্ষণ কৰিছিলোঁ, যিসমূহ আমাৰ জিলাখনৰ কাৰণে আমি প্ৰযোজ্য বুলি ভাবোঁ, সেই পুনৰীক্ষণ কৰা, মানে ইংৰাজী যিটো অন ফাৰ্ম টেষ্টিং বুলি কয়, সেই প্ৰযুক্তিসমূহ এইবাৰ আমি জনপ্ৰিয় কৰাৰ কাৰণে ইতিমধ্যে প্ৰয়াস কৰিছিলোঁ। তেনেকৈ আমি 18টা আগতে পুনৰীক্ষণ হৈ যোৱা প্ৰযুক্তি আমি এইবাৰ কৃষক ৰাইজৰ মাজলৈ নিবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু ঠিক তেনেকৈ আমি
1: 18টা কি কি বাৰু?
2: 18টা আমাৰ বিভিন্ন, ধৰক আমি ৰঞ্জিত চাহৱান, সেই জাতটো ইতিমধ্যে আমাৰ জনপ্ৰিয় হৈছে, কিন্তু আমি আপুনি যদি চায় তেতিয়াহ'লে কিন্তু তাৰ এতিয়াও উন্নত মানৰ বা উন্নত গুণসম্পন্ন বীজ সহজলভ্য এতিয়া হৈ উঠা নাই। তেনেকুৱা ক্ষেত্ৰত আমি ছিড প্ৰডাকশ্যন টেকন'লজি, কেনেকৈ আমি ৰঞ্জিত চাহৱান জাতটো আমি বীজসমূহ, গুণগত মানৰ বীজসমূহ কৃষক ৰাইজৰ জৰিয়তে উৎপাদন কৰিব পাৰোঁ, সেইটোৰ কাৰণে আমি এটা কাৰ্যসূচী লৈছিলোঁ। ঠিক তেনেকৈ আমি নতুন ভেৰাইটি, নতুন জাত ধানৰ নুমলি বুলি এটা জাত, মধ্যমীয়া জাতৰ, সেই নুমলি জাতটো আমি ৰাইজৰ মাজলৈ নিবলৈ প্ৰয়াস কৰি আহিছোঁ, আৰু যোৱাবেলিও আমি কৰিছিলোঁ। এই নুমলী জাতটোৰ যিটো কাৰণত আমাৰ বিজ্ঞানীসকলে উলিয়াইছে তাৰ মূল বৈশিষ্ট্য হ'ল ই 130-135 দিনীয়া। গতিকে আমি যদি নুমলী জাতটো আমি আমাৰ কৃষক ৰাইজৰ পথালৈ নিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকে সহজে ইয়াৰ পিছৰ

0: ভৱিষ্যতেও কৰিব পাৰে। সেইকাৰণে আমি কাৰ্যসূচীটো এনেধৰণে লৈছিলোঁ, নুমলী জাত আমাৰ খাৰিফ ছিজনত, আৰু তাৰপিছতে আমি সৰিয়হৰ খেতিটো আমি ক্ৰপিং ছিষ্টেম হিচাপত আমি কৰিবলৈ প্ৰয়াস কৰিছিলোঁ আৰু ইতিমধ্যে আমি সফল হৈছোঁ। আৰু সৰিয়হৰ ক্ষেত্ৰত আমি TS-38 বুলি যিটো জাত আছে আমি সেইটো ইয়াত লৈছিলোঁ। ঠিক তেনেকৈ আমি যিহেতু আমি সকলোৱে জানো আমাৰ ভূমিৰ উৰ্বৰতা যথেষ্টখিনি কমি আহিছে, তাৰ আমি কাৰণটোও জানো, যধে মতে কৃত্ৰিম ৰাসায়নিক সাৰৰ প্ৰয়োগ, তেনেকুৱা ক্ষেত্ৰত আমি সদায় প্ৰয়াস কৰি আহিছোঁ ইণ্টিগ্ৰেটেড নিউট্ৰিয়েণ্ট মেনেজমেণ্ট, আমি সমতুল হাৰত কেনেকৈ সাৰ প্ৰয়োগ কৰিব পাৰোঁ যাতে আমাৰ ভূমিৰ স্বাস্থ্যটো অটুট ৰাখে। গতিকে আমি শালি ধানৰ ক্ষেত্ৰত আমি তেনেকৈ আমি প্ৰয়াস এটা কৰিছিলোঁ, আৰু তাৰ লগতে আমি তাৰ পিছত আমি শালি ধানৰ পিছতে সৰিয়হ খেতিটো আমি কৰিবলৈ চেষ্টা কৰিছিলোঁ, ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছোঁ। আপুনি যদি চাই নগাঁও জিলাত এতিয়াও বহুত অঞ্চলত প্ৰায় 5,500 হেক্টৰ মাটিত এতিয়াও কিন্তু এটাই শস্য কৰে, এতিয়াও আমি ডাবল ক্ৰপিং কৰিবলৈ পৰা নাই। তেনেকুৱা ক্ষেত্ৰত আমাৰ এনেকুৱা ধৰণৰ কাৰ্যসূচীসমূহ প্ৰয়োজন হৈ আহি পৰিছে যাতে কৃষকৰ আয় বৃদ্ধি হয় আৰু আমাৰ সৰিয়হৰ ক্ষেত্ৰত আমাৰ যিখিনি ডেফিচিট আছে উৎপাদনৰ সেইখিনি আমি যাতে পূৰণ কৰিব পাৰোঁ। তাৰপিছতে আমি মাটিৰ যিখিনি আমাৰ কাৰ্বন কমি গৈছে, অৰ্গেনিক কাৰ্বন, বা আমাৰ মাটিৰ যদি আমি ঠিকে ৰাখিব লগা হয় তেনেহ'লে আমাৰ কিছু আৰু প্ৰযুক্তিৰ দৰকাৰ। আমি সেইকাৰণে বায়'চাৰৰ প্ৰয়োগ, মাহজাতীয় শস্যৰ যিটো আমাৰ কাৰ্যসূচী
1: বৃদ্ধি কৰিব লাগিব,
0: সেইবিলাক আমি প্ৰয়োগ মানে আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰোপৰি আমি আৰু এটা মানে আমি বায়ু ফৰ্টিফাইড জাত আৰু লগতে আমাৰ কিছু আমাৰ ড্ৰট ছিটুৱেশ্যন মানে খৰাং সদৃশ অৱস্থা হয়, গতিকে চিয়াৰ ধান বুলি 310 সেই ধানৰ আমি জনপ্ৰিয়তা অনাৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ। তেনেকৈ আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ আৰু এনৰিচ ভাৰ্মিকম্পষ্ট কেঁচুসাৰ, যদি আমি শস্য মানে আমাৰ ভূমিৰ স্বাস্থ্য অটুট ৰাখিব লগা হয় তেনেহ'লে আমি নিশ্চয়কৈ আমি কেঁচুসাৰটো খুবেই দৰকাৰ। আৰু কেঁচুসাৰটো আমি চিম্পুলভাৱে আমি কেঁচুসাৰ নহয়, আমি এনৰিচ মানে তাত আকৌ আমি সংযোজন কৰিছোঁ বিভিন্ন জীৱাণুসাৰ, জীৱাণুৰ সংযোজন কৰি সেইটো এনৰিচ ভাৰ্মিকম্পষ্ট বুলি কয়, তাৰ জনপ্ৰিয়তা আনিবলৈ আমি প্ৰয়াস কৰিছোঁ। আমি ইতিমধ্যে ৰাইডিং এগাখনত এই কাৰ্যসূচীটো হাতত লৈছিলোঁ। তেনেকৈ আমি যদি উদ্যান শস্যত চাওঁ, উদ্যান শস্যত আপোনাৰ আমি সদায় কৃষক ৰাইজৰ পৰা এটা অসুবিধা পাই আহোঁ, বিশেষকৈ আছাম লেমন নেমুৰ ক্ষেত্ৰত। নেমুৰ ক্ষেত্ৰত আমি যদি চাওঁ, যেতিয়া বাৰিষাকালি আমাৰ যথেষ্ট দাম কম হয় কিন্তু আকৌ শীতকালি ডিচেম্বৰ জানুৱাৰী মাহত কিন্তু বহুত দাম হয় এটা এটা নেমুৰ। তাৰোপৰি ৰস, যিটো নেমুৰ ৰসটো, সেইটো ক্ষেত্ৰতো কিছু অসুবিধা হয় সমস্যাত। গতিকে আমি বৰ্তমান সময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰে যিটো প্ৰয়াস কৰি আছে নেচাৰেল ফাৰ্মিং, প্ৰাকৃতিক কৃষি, সেই প্ৰাকৃতিক কৃষিৰ জৰিয়তে আমি অফ ছিজনত আমি নেমু উৎপাদনটো কৰিব পাৰোঁ নেকি, আমি সেইটো প্ৰয়াসৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু জীৱামৃত প্ৰয়োগ কৰিছিলোঁ। ঠিক তেনেকৈ আৰু এটা সমস্যা আছে, যদি আমি বিলাহীৰ খেতিটো চাওঁ তেনেহ'লে বিলাহীত দেখা যায় বিভিন্ন ৰোগ হয় আৰু কিছুমান ৰোগ এনেকুৱা হয় যে আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। গতিকে আমাৰ ভাৰতীয় যিটো IIHR ইণ্ডিয়ান ইনষ্টিটিউট অফ হৰ্টিকালচাৰ ৰিচাৰ্চ আছে, তেওঁলোকৰ পৰা কিছু জাত উদ্ভাৱন কৰিছিলে যাতে এই বেমাৰ ট্ৰিপল ৰেজিষ্টেঞ্চ আমাৰ জাত কিছুমান আমি উদ্ভাৱন প্ৰয়োগ কৰিব পাৰোঁ, ব্যৱহাৰ কৰিব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আৰ্কা আভেদ বুলি এটা জাত আছে, তাৰ ইতিমধ্যে আমি পুনৰীক্ষণ কৰি ভাল ৰিজাল্ট পাইছোঁ আৰু সেইটো আমি কৃষকৰ ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰিছিলোঁ। তেনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচী আছিলে, ৰঙালাওৰ আছিলে কিছুমান উন্নত জাত। আৰু আমি যিটো আমাৰ এটা সমস্যা, আমাৰ সাধাৰণতে যিসমূহ উদ্যান শস্য আছে বিশেষকৈ ফলৰ যিবোৰ আমি খেতি কৰোঁ, সেইবোৰ আমাৰ বাৰীৰ ছিষ্টেম যিটো আছে, আমাৰ গাঁৱৰ বাৰীবিলাকতে আমাৰ হয়। আৰু বাৰীবিলাক যদি চাই বৰ্তমান সময়ত খুব বৈজ্ঞানিকভাৱে তাক কিন্তু আমি মেনেজ কৰি থকা নাই। আৰু আমাৰ যদি আমি ব্যৱসায়িক ভিত্তিত কৰিবলৈ যাওঁ তেনেহ'লে এডাল দুডাল গছ নহয়, আমি একো একোটা ফলৰ একো এখন বাৰী হোৱাটো দৰকাৰ। গতিকে আমি প্ৰয়াস কৰিছিলোঁ, যেনেকৈ আমাৰ মধুৰিআম, মধুৰিআমটো আমি জানো বিভিন্ন ভাৰতৰ বিভিন্ন জেগাৰ পৰা আহে, তেনেকুৱা ক্ষেত্ৰত আমি মধুৰিআমৰ এটা আমি কাৰ্যসূচী লৈছিলোঁ যাতে মানুহে এখন অৰ্চাৰ্ড বা এখন বাৰী, মধুৰিআমৰ বাৰী কৰিব পাৰে, আৰু তাৰ কাৰণে আমি উন্নত জাত আমি

0: লৈছিলোঁ। ঠিক তেনেকৈ আমি লিচিৰ ক্ষেত্ৰত লৈছিলোঁ, আমাৰ তেজপুৰ লিচি আমাৰ কৃষক ৰাইজৰ মাজলৈ আমি ব্যৱসায়িক ভিত্তিত নিব পাৰোঁ নেকি, তেনেকুৱা ধৰণৰ প্ৰয়াস কৰিছিলোঁ। ইতিমধ্যে বগৰীটো জনপ্ৰিয় হৈছে, গতিকে আমি মানে মধুৰিআম আৰু লিচি তেজপুৰ লিচি ড্ৰেগনো প্ৰায় মানুহে জনা হ'ল এতিয়া। কিন্তু আমি অকল এডাল দুডাল গছ নহয়, আমি অৰ্চাদ
1: হিচাপে
0: একোটা উদ্ভিদৰ এখন বাৰী কৰিব পাৰোঁ নেকি, সেইটো প্ৰয়াস আমি অব্যাহত ৰাখিছোঁ। তেনেকৈ আমি
1: যিখিনি আঁচনিৰ কথা আপুনি ইতিমধ্যে ক'লে, এই আঁচনিসমূহ আপোনালোকে যেতিয়া নিশ্চয় এটা আলোচনা কৰি পেলাই এইখিনি ৰাইজৰ কাৰণে কৰে, ৰাইজৰ কাৰণে কেনেকৈ লৈ যায়, কৃষকৰ মাজলৈ নিব লাগিব নহয় কথাখিনি?
0: আমাৰ যিসমূহ আপুনি আঁচনিৰ কথা ক'লে, এইবোৰ কাৰ্যসূচী, আচলতে এই কাৰ্যসূচীসমূহ মই অলপতে কৈছিলোঁ, আমাৰ এনুৱেল একশ্যন প্লেন মিটিং এখন হয়, তাত আমাৰ বিভিন্ন বিজ্ঞানীৰ এটা টীম থাকে, সেই বিজ্ঞানীসকলে আচলতে আমি কোনটো কাৰ্যসূচী ল'ম, সেই কাৰ্যসূচীটো ল'বৰ কাৰণে তাত অনুমোদন জনাব লাগে, সেইটো প্ৰতি বছৰে হয়। আৰু তাৰপিছতে আমাক ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ পৰা আমাক কৰিবলৈ এপ্ৰুভ কৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমাৰ সাধাৰণতে আমি কি কৰোঁ, আমাৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰৰ পদ্ধতি, আমি সদায় যিসমূহ আমাৰ প্ৰগ্ৰেছিভ ফাৰ্মাৰ আছে বা শিক্ষিত কৃষক আছে, তেওঁলোকৰ জৰিয়তে আমি এইটো আগশাৰীৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন বুলি কয়, আগশাৰীৰ প্ৰদৰ্শনীমূলক খেতি হিচাপত আমি আগবঢ়াই লৈ যাওঁ। কাৰণ আমাৰ উদ্দেশ্যটো হ'ল আমি প্ৰযুক্তিটো নিব লাগে। আমাৰ উদ্দেশ্য ধৰক এনেকুৱা নহয় যে মানে আমি কোনোবা এজনকহে কিবা এটা মানে বেনিফিট দিম, এনেকুৱা নহয়, আমাৰ প্ৰযুক্তিটো আমি কৃষকৰ মাজলৈ নিব লাগে। তেনেকুৱা ক্ষেত্ৰত আমি
1: যাতে
0: মানে সেই প্ৰগ্ৰেছিভ যিজন আমাৰ কৃষক আছে, তেওঁৰ জৰিয়তে যাতে প্ৰযুক্তিটো আমাৰ অন্য কৃষকে অনুসৰণ কৰিব পাৰে, গতিকে সেইটো
1: দেখিব পাৰে,
0: সেইকাৰণে আমি এইটো আগশাৰীৰ প্ৰদৰ্শনী কাৰ্যসূচী বুলি কওঁ, ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যন। তেনেকুৱা ক্ষেত্ৰত ইয়াত আমি বস্তুটো দিলোঁ, তাতে আমাৰ কাৰ্য কাম শেষ নহয়। আচলতে আমাৰ বিজ্ঞানীজনে অহৰহ তেওঁৰ লগত লাগি থাকে,
1: উৎপাদন হোৱালৈকে,
0: উৎপাদন হোৱাৰ পিছতো লাগি থাকে আচলতে, কাৰণ আমাৰ উদ্দেশ্যটো বেলেগ, সেই প্ৰযুক্তিটো ৰাইজৰ মাজলৈ নিয়াটোৱে আমাৰ উদ্দেশ্য। গতিকে আমি সেইকাৰণে আমাৰ যিজন কৃষক আমাৰ লগত জড়িত হৈ থাকে, আমি কৃষক বিজ্ঞানী বুলি কওঁ তেখেতক, কাৰণ তেখেতে আমি যিখিনি কাৰ্যসূচী লওঁ তাৰ সম্পূৰ্ণ তেওঁ বৈজ্ঞানিকভাৱে কৰিব লাগিব, তাৰ কাৰণে তেওঁ ডাটা কিছুমান লৈ থাকিব লাগিব, এই গোটেই কামখিনি তেখেতে কৰিব লাগিব। আমাৰ আৰু আমাৰ বিজ্ঞানী যিজন, যিটো বিভাগৰ কাম হয়, সেই বিজ্ঞানীজনে মানে বিশেষজ্ঞজনে তেওঁৰ লগত অহৰহ লাগি থাকে, আৰু তেওঁৰ উপস্থিতিতহে আচলতে কামখিনি কৰা হয়। গতিকে আমাৰ কাৰ্যপন্থাটো তেনেকুৱা ধৰণৰ। ঠিক তেনেকৈ আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ, তেনেকুৱা নহয় তেওঁক বস্তু এটা দি দিলোঁ, সেইটো নহয় উদ্দেশ্য, তেওঁ প্ৰশিক্ষিত হ'ব লাগিব আৰু বৈজ্ঞানিক যিখিনি জ্ঞান সেইখিনি তেওঁ আহৰণ কৰিব লাগিব। গতিকে আমি বিভিন্ন সময়ে সময়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। আৰু
1: প্ৰশিক্ষণ আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰতো হয় নে ফিল্ডত হয়?
0: আমাৰ প্ৰশিক্ষণ দুই ধৰণৰ আছে। সাধাৰণতে আমি গুৰুত্ব দিওঁ স্কিল ট্ৰেইনিংবিলাকৰ ওপৰত, মানে হাতে কামে যাতে কৃষকে বা অকল কৃষক নহয়, প্ৰশিক্ষণত চৰকাৰী বিষয়া হ'ব পাৰে, পঞ্চায়তৰ প্ৰতিনিধি হ'ব পাৰে, আমাৰ বৰ্তমান কৃষি সখী আছে, কোম্পানীৰ মানুহ হ'ব পাৰে, এন জি অ' হ'ব পাৰে, বিভিন্ন ষ্টেক হোল্ডাৰ মানে যিসকল আমাৰ এগ্ৰিকালচাৰ এক্সটেনশ্যন লগত জড়িত, সেই সকলো ব্যক্তি এই প্ৰশিক্ষণ কাৰ্যসূচীত অন্তৰ্ভুক্ত হয়। বিশেষকৈ আমি কৃষকৰ ক্ষেত্ৰত যদি চাওঁ, আমি প্ৰায়ে গাঁৱে গাঁৱে গৈ পেলাই আমি প্ৰশিক্ষণৰ ব্যৱস্থা কৰোঁ। কিন্তু আমাৰ যিসমূহ ভকেশ্যনেল ট্ৰেইনিং আছে, ভকেশ্যনেল ট্ৰেইনিং কিন্তু আমি পৰাপক্ষত আমাৰ অনুষ্ঠানৰ ভিতৰত কৰোঁ, কাৰণ তাত কেতিয়াবা লেবৰেটৰীৰ দৰকাৰ হয়, কেতিয়াবা ডেমনষ্ট্ৰেশ্যন ইউনিটৰ দৰকাৰ হয়, গতিকে হাতে কামে শিকিবলৈ হ'লে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ যাব লাগে। তাৰোপৰি আমি কিছুমান পাঠ্যক্ৰমৰ ব্যৱস্থাও কৰোঁ, যেনেকৈ আমাৰ যিসমূহ ইনপুট ডিলাৰ আছে, যিসমূহ কৃষি ব্যৱসায়ী আছে, কৃষি বিপণনত জড়িত, তেওঁলোকৰ কাৰণে সাৰৰ ব্যৱসায়ীসকলৰ কাৰণে 15-দিনীয়া এটা পাঠ্যক্ৰম কৰা হয়। ইতিমধ্যে এই বছৰ আমাৰ পাঠ্যক্ৰম চলি আছে, গতিকে তেনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ ভিতৰতে কৰোঁ। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমাৰ প্ৰশিক্ষণ হল আছে, ট্ৰেইনিং হল আছে, আৰু আমাৰ বিভিন্ন গৱেষণাগাৰ আৰু লগতে আমাৰ ডেমনষ্ট্ৰেশ্যন ইউনিটসমূহ আছে। গতিকে আমি সেইসমূহ য'ত মানে খুব বেছি স্কিলৰ দৰকাৰ হয় আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ ভিতৰত কৰোঁ, চৌহদতে কৰোঁ।
1: হয়, আৰু বৰ্তমান সময়ত এটা নতুন আহি গৈছে আমাৰ মাজলৈ যে কৃষি যান্ত্ৰিকীকৰণো আমাৰ মাজলৈ আহি গৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰে?
0: অঁ, আমি
1: ধান মৰা, কঠীয়া ৰোপণ,
0: হয় আমি ইতিমধ্যে অসমৰ যিমান কৃষি বিজ্ঞান কেন্দ্ৰ আছে বিগত 5টামান বছৰত এপাৰ্ট প্ৰজেক্টৰ জৰিয়তে এইসমূহ কাৰ্যসূচী কৰি আহিছে। হয়তো অসমৰ ক্ষেত্ৰত আমি যদি চাওঁ, ধান ৰোৱা যিটো যান্ত্ৰিকীকৰণ মানে ৰোৱনি যন্ত্ৰই যে ধান ৰুৱে, সেই ক্ষেত্ৰত প্ৰতিখন জিলাত কিন্তু কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে কাৰ্যসূচী লৈছে, আৰু খুব এটা ভাল কথা নগাঁৱৰ কাৰণে। আচলতে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰতে আমাৰ মধ্য অসমৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং চেণ্টাৰটো গঢ় লৈ উঠিছে। গতিকে আমি এইবেলি যোৱাবেলি আমাৰ ইনগ্ৰেশ্যন হৈ গৈছে, এইবেলি আমি কাৰ্যসূচী হাতত ল'ম। ইতিমধ্যে আমি নাবাৰ্ডৰ পৰা সহযোগ পাইছোঁ আৰু 2টা ফাৰ্ম মেচিনাৰী ট্ৰেইনিঙৰ ওপৰত কাৰ্যসূচী আমাৰ এইবেলি ল'ম। আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং চেণ্টাৰত প্ৰায়বিলাক কৃষিৰ যান্ত্ৰিকীকৰণৰ লগত জড়িত মেচিনবোৰ আছে। গতিকে কৃষক ৰাইজে, সেইটো এটা আমাৰ নগৰ বিশেষকৈ কৃষক ৰাইজে সেই সুবিধাখন গ্ৰহণ কৰিব পাৰিব।
1: হয়, ইয়াৰ কাৰণে আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব,
0: কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বীৰ লগত এই ক্ষেত্ৰত যোগাযোগ কৰিব লাগিব।
1: শ্ৰোতাসকল, আজি আমি আকাশবাণী নগাঁও কেন্দ্ৰৰ ৰাইজৰ সেৱাত চৰকাৰী আঁচনিত যিখিনি কথা আমি আলোচনা কৰিছোঁ, এই কথাৰ পৰা আপোনালোকে নিশ্চয় বহু কথা জানিব পাৰিছে, আৰু ইতিমধ্যে যিটো কথা তেখেতে কৈছে, আপোনালোকেও কৃষি বিজ্ঞান কেন্দ্ৰলৈ গৈ পোনপটীয়াকৈ আপোনালোকে বহু কথা জানিব পাৰিব, আৰু যিখিনি প্ৰশিক্ষণৰ কথা কৈছে এই প্ৰশিক্ষণ গ্ৰহণৰ ব্যৱস্থাসমূহ জানি ল'ব পাৰিব। আজিকালি পৰহিৰ ভিতৰত আপোনালোকৰ কৃষি বিজ্ঞান কেন্দ্ৰই কি কাম কৰি আছে?
0: বৰ্তমান আমাৰ চলি আছে কৃষি ব্যৱসায়ীৰ যিটো প্ৰশিক্ষণ, সেই প্ৰশিক্ষণটো চলি আছে। এই প্ৰশিক্ষণটো এটা বিশেষ ব্যৱস্থা আছে, আচলতে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচৰ থ্ৰুৱেদি আচলতে যিসমূহ কৃষি ব্যৱসায়ী আছে, কৃষি বিপণন কৰা ব্যৱসায়ী আছে, বিশেষকৈ সাৰৰ যিসমূহ আছে ব্যৱসায়, তেওঁলোকক নমিনেট কৰা হয় আৰু তেওঁলোকে 15 দিনৰ পাঠ্যক্ৰম কৰিব লাগে। তেতিয়া আচলতে তেওঁলোকৰ যিসমূহ লাইচেঞ্চ, সেই লাইচেঞ্চসমূহ তেওঁলোকে ৰিনিউ কৰিবলৈ সক্ষম হ'ব। এইটো এটা বাহাল থাকিব, এইটো ব্যৱস্থা বৰ্তমান 15 দিনৰ কাৰণে চলি আছে। আৰু আমি স্কিল ডেভেলপমেণ্টৰ আমি এটা প্ৰশিক্ষণ পাতিব লগা হৈ আছে। অলৰেডি স্কিল ডেভেলপমেণ্ট, স্কিল ইণ্ডিয়াই আমাক সেইটো ক্ষেত্ৰত অৰ্থ সাহাৰ্য প্ৰদান কৰিব।
1: বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইমানতে সামৰিছোঁ। আপোনাক নমস্কাৰ।
0: ধন্যবাদ, ধন্যবাদ।
2: ইমান পৰে কৃষকৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনিসমূহৰ সম্পৰ্কে হোৱা আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ডক্টৰ ভৱেশ ডেকা আৰু আমাৰ প্ৰতিনিধি কিৰণ চন্দ্ৰ নাথে। প্ৰিয় কৃষক বন্ধু, এতিয়া আগবঢ়াইছোঁ আমাৰ আজিৰ কৃষক শিতান্তি, আৰু এই শিতানত শুনাবলৈ লোৱা হৈছে গান্ধীবুৰী অঞ্চলৰ এগৰাকী মহিলা কৃষক দীপ্তি দেৱীৰ সৈতে হোৱা কথা বতৰা। আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ গান্ধীবুৰী গাঁৱৰ এগৰাকী মহিলা কৃষক, তেখেত হৈছে দীপ্তি দেৱী।
3: নমস্কাৰ।
2: প্ৰথমে আপোনাক আকাশবাণী নগাঁও কেন্দ্ৰৰ কৃষকবাণী অনুষ্ঠানটিৰ পৰা শুভেচ্ছা জনাইছোঁ। আপুনি এগৰাকী মহিলা, আপোনাৰ ঘৰখনৰ কাম কাজ কৰাৰ উপৰিও আপুনি খেতি বাতিটো মনোনিৱেশ কৰিছে, নহয় জানো? কিমানমান মাটি আপুনি খেতি কৰিছে বা কি কি খেতি কৰিছে এই বিষয়ে আজি আপোনাৰ পৰা জানিব বিচাৰিম আমি। গতিকে প্ৰথমে কওকচোন, আপুনি ঘৰখনৰ কাম কাজ কৰাৰ বাহিৰেও এই খেতি বাতিত কেনেকৈ সময় দিয়ে?
3: মই ঘৰৰ কাম কৰি মেলি হ'লেও 2001 চনৰ পৰাই মই খেতি আৰম্ভ কৰিছোঁ। মানুহজনৰ বেংকত চাকৰি এপেণ্টিছ খাতি আছিলে, নহ'ল, নোহোৱাৰ কাৰণে তাৰ পৰা লৈ আহিলোঁ। মোৰ ঘৰ সংসাৰ নচলে, ল'ৰা ছোৱালী মোৰ 3টা, তাত আহি লৈ মই গোটৰ পৰা মাত্ৰ মই 900 টকা হাতত লৈছোঁ
2: মূলধন হিচাপে।
3: হয়, লৈ তেতিয়া 1 চনৰ পৰা তেনেকৈ মই খেতিটো আৰম্ভ কৰিলোঁ। তেখেতক ব্যৱসায় তেনেকৈ খেতিত লগাই লৈ নিজৰ খেতিয়ে বেছি বজাৰত তেনেকৈ মই ঘৰখন 10,000-20,000 প্ৰতি বছৰে এনে

0: উঠাই উঠাই উঠাই উঠাই যোৱা বছৰ মই 37,000 খৰচ কৰিছোঁ, 1,60,000 পাইছোঁ। আৰু এইবাৰো তেনেকৈয়ে, এবাৰ বেছি খৰচ হৈছে, হেৰি 45 মানে গৈছে। এবাৰ গোটেই পেণ্ডেলটো নতুন কৰিছোঁ, কৰি লৈ এবাৰো তেনেকৈ বিলাহী খেতি কৰিলোঁ। মোৰ এগ্ৰিকালচাৰ বাইদেউ জুলি শৰ্মা বাইদেউ আৰু দীপেন চন্দ্ৰনাথ তেখেতেও অলপ সহায় কৰিলে, আহি মোক এদিন দুদিনীয়া ট্ৰেইনিং এটা দিলে আৰু হেৰিয়াত পঞ্চায়তত। তাত কৰি লৈ আহি লৈ বাইদেউহঁতে খেতিটো চালেগৈ, চাই লৈ তাৰপিছত মোক সেইখিনি সহায় কৰিলে অলপ। কৰাৰ পিছত এতিয়া এইবাৰতো আমি নিজে নিজেই কৰি আছোঁ তেতিয়াৰ পৰা। এইবাৰ বিলাহীত 60,000 উঠাইছোঁ এতিয়া বৰ্তমান, এইটো মাহত এতিয়া নাই আৰু, যোৱা মাহলৈকে কৰিলোঁ। আৰু তিয়ঁহ আছিল আমাৰ গোটেইবোৰ লোকেললৈয়ে, আৰু জৈৱিক সাৰৰ ওপৰতে কৰোঁ। কেঁচু সাৰো মই নিজে ঘৰতে তৈয়াৰ কৰোঁ, কৰি খেতি কৰোঁ, বেচোঁ অলপ। আৰু লিকুইডটো আমি স্প্ৰে কৰি দিওঁ গোটেই শাক চব্জিখিনি। তেনেকৈ কৰি কৰি মই এতিয়া এইবাৰ উন্নত হৈছোঁ আৰু, ছোৱালীও বিয়া পঢ়ালোঁ, পঢ়াই বিয়াও দিলোঁ।
1: তেনেকৈ আপুনি খেতিৰ ওপৰত নিৰ্ভৰ কৰি ঘৰখন ধুনীয়াকৈ চলি আছে,
0: জীৱিত ৰাখিছোঁ আৰু ঘৰখনো এতিয়া অলপ বনাই আছোঁ।
1: এতিয়া আমি আহোঁ
0: পুৰণা বাৰীৰ পৰা আমি নতুন বাৰীত ঘৰ বনাই আছোঁ এতিয়া।
1: এতিয়া আমি আহোঁ আপোনাৰ মানে খেতিডৰা, কি কি খেতি আপুনি কৰিছে বা কেনেকৈ কৰিছে, আৰু প্ৰাকৃতিকভাৱে আপুনি কৰিছে বুলি কৈছে নহয় জানো, জৈৱিক সাৰৰ ওপৰত, আৰু সাৰৰ কথাও আমি পাতিম। গতিকে আপুনি কি কি খেতি কৰিছে এতিয়া জনাওকচোন, ছিজনেল যোনবিলাক।
0: বিলাহী কৰিলোঁ, সেইটো কেবিকে পৰাই দিলে জুলি শৰ্মা বাইদেউ আৰু দীপেন চন্দ্ৰনাথদেৱে দিছিলে। দুদিন পঞ্চায়তত ট্ৰেইনিং এটা দিলে, দিয়াৰ পিছত গৈ মোক তাতে বিলাহী পেকেট এটা দিলে, দি মোক খেতি কৰিব দিলে। সেইখিনি কৰিলোঁ মই, এইখিনি কৰি মই এবাৰ বহুত লাভৱান হৈছোঁ, 60,000 উঠালোঁ আৰু বিলাহীত। তাৰপৰা লোকেল তিয়ঁহ আছে, জিকা আছে, ভেন্দি আছে, আৰু নেমু টেঙা আছে, ধনিয়া মান ধনিয়াটো আছে। তেনেকৈ আমি সপ্তাহত, কালিও গৈছে তেনেকৈ সপ্তাহত নিয়ে থাকে, গুৱাহাটীত বেচা যায়,
1: গুৱাহাটীত বিক্ৰী হয়,
0: আৰু ৰহা বজাৰত বিক্ৰী কৰোঁ আমি এইখিনি বস্তু। তেনেকৈ মানুহজনক টমটমতে সদায় নি থাকে,
1: বস্তুখিনি নি থাকে,
0: নি তেনেকৈ এতিয়া ব্যৱসায়টো বহুত
1: আগবাঢ়ি গৈছে।
0: আৰু এইবাৰ ভাবিছোঁ তেনেকৈ যদি বৈজ্ঞানিক পদ্ধতিৰে আৰু বেছিকৈ কৰিব পাৰোঁ, সেইখিনিহে মই চিন্তা কৰিছোঁ আগবাঢ়ি যাবলৈ।
1: আপোনালোকে আপোনালোকৰ মাটিডৰা পৰীক্ষা কৰিছেনে?
0: পৰীক্ষা এতিয়ালৈকে কৰা হোৱা নাই।
1: মাটিটো পৰীক্ষা কৰিব, বীজ শোধন কৰেনে আপোনালোকে?
0: বীজ শোধন কৰা নাই,
1: তেনেকে কৰা নাই নহয় জানো। মাটি পৰীক্ষা আৰু বীজ শোধন মানে অত্যন্ত জৰুৰী এই ক্ষেত্ৰত। আপোনালোকে, আপুনি ক'লে কৃষি বিষয়া আপোনালোকৰ লগত ভাল, ধৰক তেখেতসকলৰ লগত যোগাযোগ কৰিব, তেখেতসকলে ক'ত কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কথাখিনি আপোনালোকক বুজাই দিব। এতিয়া আপুনি প্ৰাকৃতিকভাৱে কৰাৰ কথা কৈছে, জৈৱিক সাৰ, জৈৱিক পদ্ধতিৰে। এতিয়া জৈৱিক পদ্ধতি বুলি ক'লে সাধাৰণতে আমি কি কি সাৰৰ কথা আমি মানে জানিম?
0: কেঁচুসাৰ ঘৰতে মই তৈয়াৰ কৰোঁ, শাক পাচলি, গছৰ পাত চাত আৰু কচৰি পেনা আনো, আনি তাৰ কলগছ কাটো, কাটি তাত গোবৰ আনো, গোবৰ বাহিৰৰ অন্যৰ পৰা কিনি আনো ট্ৰেক্টৰ হিচাপে, আনি লৈ তেনেকৈ কেঁচুসাৰ ফাৰ্মিং বেগ মই
1: কম্পষ্ট
0: হয় সেয়াৰ পৰা দিছে, আমাৰ চিএল অফিচৰ পৰা দিলে, ৰহা সংযুক্তা মণ্ডলৰ তাৰ পৰা কৰি এতিয়া মানে নিজৰ খেতিও কৰোঁ আৰু অলপ বেচোঁ, আৰু লিকুইডটো আমি স্প্ৰে কৰি দিওঁ গছবোৰত, সেইটো অলপ কালাৰটো ভাল হয় আৰু গছজোপা বেছিদিন লাষ্টিং কৰে, জীৱিত হৈ থাকে।
1: তেনেকৈ মানে কৰে, তাৰপিছত ভাৰ্মি কম্পষ্টটো ঘৰতে কৰে,
0: ঘৰতে কৰোঁ,
1: সেইটো কাৰণে টেংক বনাই।
0: আৰু এইবাৰ দীপেন চন্দ্ৰনাথেও দেৱেও এটা দিছে, কিন্তু এতিয়া ভৰামহে আৰু, এতিয়া খেতিত লাগি আছো যে।
1: আপোনালোকে নিজৰ টেংক আছে?
0: হয়
1: বনোৱা,
0: হয় ঘৰতে আছে।
1: সেইটো সেইটোতে আপোনালোকে ভাৰ্মি কম্পষ্ট কিমান দিন লাগে?
0: 6 মাহমানৰ পিছত ওলাই যায়,
1: ওলাই যায়, তেতিয়া প্ৰয়োগ কৰিবলৈ হয়।
0: হয়,
1: তাৰপিছতে আপুনি মান ধনিয়াৰ কথা কৈছিলে, মান ধনিয়া কিমান মান আছে?
0: মান ধনিয়া মোৰ 3 বিঘা মাটি নহয় বাৰীখন, বাৰীখন গোটেই বাৰীখনতে আছে বুলি ধৰক, নেমু টেঙাৰ তলে তলে আৰু ছাইডত আমি ঢাপ বান্ধি দিছোঁ, ঢাপৰ হেৰিয়াত আৰু আগফালে গোটেই বাৰীখনতে আছে মান ধনিয়া। প্ৰতি সপ্তাহতে গুৱাহাটীলৈ নিয়ে থাকোঁ, কালিও নিছে 200 মুঠা, 300 মুঠা, কেতিয়াবা 400 মুঠাও যায়গৈ, উঠাৰ লগত কথা। আৰু কালি আমি দুইজনে অকলে পৰহিদিনা অকলে অকলে উঠোৱাৰ কাৰণে মানে অলপ দেৰিও হ'ল, নামখনলৈ গ'লোঁ, তাৰপিছত কালি আহি

0: বেছি থৈ আহিছে আৰু।
1: এইবিলাক কিদৰে মানে ইয়াৰ দৰ দাম কেনেকুৱা ধৰণৰ?
0: সেইটো মুঠা 10 টকাকৈ দিয়ে।
1: তেনেকৈ মানে পাইকাৰী?
0: হয় পাইকাৰী
1: পাইকাৰী। এনেইতো তেওঁলোকে আৰু বেছিকৈ
0: তাৰ মানুহে আমালৈ ফোন কৰি থাকে আকৌ দি থৈ আহেগৈ।
1: তেনেকৈ মানে হেৰি কৰে। গুৱাহাটীলৈ যে কিহত নিয়ে? ট্ৰেইনত?
0: ট্ৰেইনত গুচি যায়।
1: ইয়াৰ
0: পৰা টমটমত যায়, গৈ লৈ তাৰ ট্ৰেইনত উঠি
1: যায়। নিজে যায় নে?
0: নিজে যায়।
1: নিজে যায়। গুৱাহাটী কোন বজাৰত বিক্ৰী কৰে?
0: নাৰেঙ্গীত যায়।
1: নাৰেঙ্গীত? নাৰেঙ্গী বজাৰখন যে আছে তাত আকৌ গধূলি গুচি আহে।
0: হয়।
1: তেনেকৈ মানে হেৰি কৰি আছে নহয় জানো?
0: ট্ৰেইনত আহিলে ৰাতি হয় 8-9 সোমাইহি, যদি আকৌ ট্ৰেভেলাৰত গুচি আহে, কালি ট্ৰেভেলাৰত গুচি আহিছে, তাৰপিছত 3টামানত ঘৰ পালেহি আৰু।
1: গোটেই বস্তুখিনি বিক্ৰী হয়নে?
0: হয়।
1: ঘৰলৈতো ঘূৰি নাহে?
0: ঘূৰি নাহে।
1: গোটেইখিনি
0: হয়। কালি জিকাও লৈ গৈছে গোটেই লোকেল, সেয়ে জিকা, কোমোৰা, তাৰপৰা এই মানধনিয়া, আকৌ হেৰিও আছে, এই পদিনা, পদিনাও লৈ গৈছে।
1: পদিনাও আছে?
0: হয়।
1: কিমানমান আছে পদিনা আপোনাৰ?
0: পদিনা এই বিলাহীখিনিত যিখিনি কৰিছিল আধা বিঘা মাটি, সেইখিনিতে গোটেইখিনি এটা চাইডে মানে পদিনাই আছে।
1: তেনেকৈ মানে পদিনাও আপোনালোকে মুঠা হিচাপে বিক্ৰী কৰে?
0: 10 টকাকৈ তেনেকৈ বেচিব বিচাৰে।
1: তাৰোপৰি লাও আছে নে নাই?
0: হয়, লাও আছে, কোমোৰা আছে,
1: আৰু জিকা, জিকা, ভাতকেৰেলা,
0: ভাতকেৰেলাও আছিলে,
1: গোটেইখিনি আছে।
0: হয়, গোটেই আছে। ভেন্দি,
1: ৰঙালাওটো আছে?
0: ৰঙালাও।
1: মানে কিমানমান কৰিছে ৰঙালাও?
0: নেমু টেঙা আছে?
1: কি নেমু এইটো?
0: এইটো কাজি নেমু।
1: কাজি নেমু?
0: হয়। আৰু গোল নেমু আছে 3 জোপা।
1: গোল নেমু লাগিছে নে?
0: হয়। পাণ আছে, তামোল আছে,
1: গোল নেমু
0: আছে।
1: গোল নেমু লাগিছে?
0: গোল নেমু এবাৰ লাগিব।
1: গোল নেমুটো দাম আছে?
0: হয়।
1: তাৰপিছতে আৰু আপুনি আৰু কি কৰে খেতি বাতিৰ উপৰিও? পিঠা পনা?
0: খেতি বাতিৰ ওপৰত মই চিলাই মেচিন আছে, চিলাই মেচিনৰ কাম
1: কৰোঁ। কটা কৰে?
0: হয়।
1: চিলাই কৰে? কি কি চিলাই আপুনি?
0: মই ব্লাউজ চিলাওঁ, কাপোৰ ছেট, চাদৰ মেখেলা এনেকৈ চিলাওঁ, পেটিকোট চেটিকোট এনেকৈ চিলাইছোঁ।
1: অৰ্ডাৰ লয়?
0: অৰ্ডাৰ এতিয়ালৈকে লোৱা নাই, মেচিনটো লোৱা বেছি দিন হোৱা নাই মোৰ।
1: তাৰোপৰি আপুনি এই যে হেৰি খেতি কৰাৰ কথা কৈছিলে, বছৰত গোটেই বছৰটোৱে খেতি কৰি থাকে?
0: হয়, 12 মাহে কৰি থাকোঁ।
1: কৰি থাকে?
0: হয়।
1: এতিয়া এতিয়া কি কি খেতি কৰিছে গ্ৰীষ্মকালীন?
0: এতিয়া তিয়ঁহ আছিলে, তিয়ঁহ এতিয়া কালি চাং ভাঙা গৈছে, আকৌ অলপ এতিয়া আকৌ লগাইছোঁ অলপ, এতিয়া অলপ চুপহি মাৰিছে। এই বিলাহী যিখিনি আছিলে বিলাহীখিনি উঠাই লৈ এতিয়া আকৌ তিয়ঁহ লগাইছোঁ, এতিয়া চুপহি মাৰিছে আৰু, সেইখিনি 12 মাহলৈকে যাবগৈ।
1: ঠিক আছে, আজি আপুনি আহি খেতি বাতি সম্পৰ্কে আমাক জনালে, আপোনাক লগ পাই ভাল লাগিল। আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
0: হয়, নমস্কাৰ।
1: প্ৰিয় কৃষক বন্ধু, আজিলৈ আমাৰ সময়ো হৈ আহিল। পুনৰ কুশল মংগল কামনা কৰি আজিৰ কৃষকবাণী অনুষ্ঠানটি ইমানতেই সামৰিছোঁ। নমস্কাৰ।
2: কৃষকবাণী অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে ক্ৰীড়া বাৰ্তা আৰু 6:45 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কার, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তাৰ সৈতে মই অনুজা লোপামুদ্ৰা। প্ৰথমে আহিছো গুৱাহাটী মহানগৰত আয়োজিত দবা প্ৰতিযোগিতাৰ বিশেষ খবৰ এটিলৈ। গুৱাহাটী মহানগৰ দবা প্ৰতিযোগিতা 2026ৰ অনূৰ্ধ ন বছৰ শাখাত ৰেয়ান নবিছে ল'ৰা শিতানত আৰু আদবিকা গিৰিয়ে ছোৱালী শিতানত চেম্পিয়নৰ খিতাপ দখল কৰিছে। ৰেয়ানে ছয় ৰাউণ্ডৰ পৰা সম্পূৰ্ণ ছয় পইণ্ট সংগ্ৰহ কৰি অনূৰ্ধ ন ল'ৰা শাখাত চেম্পিয়ন হৈছে। ছোৱালী শাখাত আদবিকা গিৰিয়ে পাঁচটা ৰাউণ্ডৰ পৰা 4.5 পইণ্ট লাভ কৰি চেম্পিয়ন হবলৈ সমৰ্থ হৈছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ মুঠ 61 জন খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। গুৱাহাটী মহানগৰ দবা সন্থাৰ উদ্যোগত প্ৰতিযোগিতাখন 23 আৰু 24 মেত অনুষ্ঠিত হৈছিল। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথ প্ৰতিযোগিতাখনৰ মুখ্য আৰ্বিটাৰৰ দায়িত্বত আছিল। ইয়াৰোপৰি ৰাজ্যৰ বিভিন্ন জিলাত নিজ নিজ দবা সন্থাৰ উদ্যোগত

প্ৰতিযোগিতাসমূহ চলি আছে। যোৰহাট জিলাত অবাসন্থাৰ উদ্যোগতো দুদিনীয়াকৈ অনূৰ্ধ ন আৰু অনূৰ্ধ 15 বছৰ ছোৱালীৰ শাখাৰ দবা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। নগাঁৱত আয়োজিত হৰিপদ কুমাৰ সোঁৱৰণি ইউনিক ছানৰাইজ তৃতীয় সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতাৰ 9 বছৰ অনূৰ্ধ ল'ৰাৰ ছিংগলছ শাখাত দিব্যৈৰ দেবাজ্ঞ শইকীয়াই বিজয়ীৰ খিতাপ লাভ কৰিছে। 11 বছৰ অনূৰ্ধ ছোৱালীৰ ছিংগলছ শাখাত লখিমপুৰৰ সুপ্ৰিয়া পাও বিজয়ী হৈছে। লখিমপুৰৰে ময়ূৰ নিৰ্বাণ কাশ্যপ 11 বছৰ অনূৰ্ধ ল'ৰাৰ ছিংগলছত জয়ী হবলৈ সমৰ্থ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এইবাৰৰ সংস্কৰণৰ লীগ পৰ্যায়ৰ খেলসমূহ ইতিমধ্যে শেষ হৈছে। যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেন্সত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে কলকাতা নাইট ৰাইডাৰ্ছক 40 ৰানত পৰাস্ত কৰে। দিল্লী কেপিটেলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 203 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত কলকাতা নাইট ৰাইডাৰ্ছে 18 অভাৰ 4টা বলতে আটাইকেইটা উইকেট হেৰুৱাই 163 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি ৱাংখেৰে ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 ৰানত পৰাস্ত কৰি প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰে। প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থানে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মুম্বাই ইণ্ডিয়ানছে 20 অভাৰত 9 উইকেটৰ বিনিময়ত 175 ৰানহে কৰিবলৈ সমৰ্থ হয়। খেলখনত বেটে বলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰা জোফ্ৰা আৰ্চাৰক প্লেয়াৰ অফ দ্য মেচ ঘোষণা কৰা হয়। এই জয়ৰ সুবাদতে অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে প্ৰতিযোগিতাৰ প্লে অফলৈ যোগ্যতা অৰ্জন কৰে। কাইলৈ প্ৰতিযোগিতাৰ প্ৰথমখন প্লে অফ খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু গুজৰাট টাইটেন্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। দ্বিতীয়খন প্লে অফ খেলত বুধবাৰে ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি হ'ব। এইবাৰ শুনক এথলেটিকছৰ লগত জড়িত এটা বিশেষ খবৰ। পঞ্জাৱৰ স্প্ৰিণ্টাৰ গুৰিন্দৰবীৰ সিং ভাৰতৰ দ্ৰুততম মানৱ হিচাপে পৰিণত হৈছে। ৰাঁচীৰ বিৰচা মুণ্ডা ষ্টেডিয়ামত ভাৰতৰ স্প্ৰিণ্টিঙৰ ইতিহাসত ঐতিহাসিক মুহূৰ্তৰ সৃষ্টি কৰি পঞ্জাৱৰ দৌৰবিদজনে মাথো 10.09 ছেকেণ্ড সময়তে 100 মিটাৰ দৌৰ সম্পূৰ্ণ কৰি ভাৰতীয় এথলেটিকছ জগতত নজিৰবিহীন কৃতিত্ব গঢ়িলে। যোৱা শনিবাৰে 29 সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত গুৰিন্দৰবীৰে ওড়িশাৰ অনিমেশ কুজুৰৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে। 10.20 ছেকেণ্ডেৰে অনিমেশ কুজুৰে ৰূপৰ পদক অৰ্জন কৰে। 10.29 ছেকেণ্ড সময়ৰে প্ৰণৱ প্ৰমোদে ব্ৰঞ্জৰ পদক হস্তগত কৰে। উল্লেখযোগ্য যে গুৰিন্দৰবীৰে ইতিমধ্যে গ্লাছকো কমনৱেলথ গেমছৰ যোগ্যতা অৰ্জনৰ মানদণ্ড 10.16 ছেকেণ্ড সময় অতিক্ৰম কৰিছে। ইপিনে পুৰুষৰ 400 মিটাৰ ইভেণ্টত বিশাল টিকে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি 44.98 ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ ক্ৰীড়া সম্পৰ্কীয় সাপ্তাহিক বা বাতৰিৰ অনুষ্ঠান ক্ৰীড়া বাৰ্তা শুনিলে। যুগুতালে অনুজালুবা মুদ্ৰাই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী ক্ৰীড়া বাৰ্তা শুনিবলৈ পাব অহা সোমবাৰে এই একেই সময়তে। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি

0: ভৱনত আয়োজিত এটা অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজি অনুষ্ঠানত 2টা পদ্ম বিভূষণ, 6টা পদ্ম ভূষণ আৰু 18টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5জন লোকক পদ্ম বিভূষণ, 13জনক পদ্ম ভূষণ আৰু 113জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি 131জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজ সেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেকথেপী আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে গোবিন্দপুৰ কাৰ্যস্থলীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহু বিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। এই বিধেয়ক সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই এইদৰে কয়।
1: মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে, তেখেত যদি মুখ্যমন্ত্ৰী হয়, তেতিয়াহ'লে প্ৰথম ছেচনতে ইউ চি চি আনিব। তো প্ৰথমতে কাম সেইমতে আজি ইয়াত ইউ চি চি অনা হৈছে। আৰু আপোনালোকে জানেই যে 102খন আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনতে এন ডি এ চৰকাৰ আছে, এইটো অনা একেবাৰে পাছ হ'ব। আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব, কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক, সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে, আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে। আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব।
0: উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। বিধানসভাৰ অধিৱেশনত আজি ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। ৰাজ্যৰ দলৰ বিধায়ক অখিল গগৈ ধৰি আন কেইবাগৰাকী বিধায়কে ৰাজ্যপালৰ ভাষণৰ ধন্যবাদ সূচক প্ৰস্তাৱ সন্দৰ্ভত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে। বিধানসভা অধিৱেশনৰ ৰাজ্যপালৰ অভিভাষণ সন্দৰ্ভত বিতৰ্ক অনুষ্ঠিত হয়। শাসক পক্ষৰ হৈ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে অসমৰ সামগ্ৰিক উন্নয়নৰ ছবি ৰাজ্যপালৰ ভাষণত প্ৰতিফলিত হৈছে। বিজেপিৰ নেতৃত্বত ৰাজ্যখনে নতুন গতি লাভ কৰিছে। পীযুষ হাজৰিকাই কয় যে অন্য দেশৰ তুলনাত ভাৰতত পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি যথেষ্ট কম। কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা কৰি কয় যে ৰাজ্যত মূল্য বৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে। এই ভাষণত চৰকাৰৰ ব্যৰ্থতা কৌশলেৰে লুকুৱাই ৰখাৰ প্ৰয়াস কৰা হৈছে। বিধায়ক পদ্ম হাজৰিকাই কয় যে দখল উচ্ছেদ কৰাটো এই চৰকাৰৰ অন্যতম সফলতা। দখলমুক্ত ভূমিত চৰকাৰে ভালেসংখ্যক উন্নয়নমূলক প্ৰকল্প গ্ৰহণ কৰি থলুৱা নিবনুৱাক সংস্থাপন দিছে। এইবাৰ প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত কেইবাগৰাকী বিধায়কে ৰাজ্যপালৰ ভাষণ সন্দৰ্ভত নিজ নিজ বক্তব্য দাঙি ধৰি সদনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয়। মহিলাৰ বাবে আসন সংৰক্ষণৰ প্ৰস্তাৱ উত্থাপন কৰি মন্ত্ৰী অজন্তা নেওগে এইদৰে কয়।
2: আজি অসমতো যদি আমি জনসংখ্যা চাওঁ তেতিয়াহ'লে প্ৰায় 50% আমাৰ মহিলা। গতিকে এই মহিলাসকলক আমি সকলো দিশেৰে

0: রাজনৈতিকভাবে, সামাজিকভাবে, শৈক্ষিকভাবে আগবঢ়াই লৈ যোৱাটো ৰাষ্ট্ৰৰ এটা কৰ্তব্য। কিন্তু অধ্যক্ষ মহোদয়, আমি দুখেৰে দেখিছো যে নাৰীৰ যিটো আমাৰ ৰাজনৈতিক পৰিক্ৰমা, সেই পৰিক্ৰমা আমি শক্তিশালী ৰূপত হয়তো আমি দেখিব পৰা নাই। এই কথাটো কবেল আমাৰ ৰাজ্যৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আমাৰ ৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। আপুনি যদি চাই দেখিব যে গোটেই বিশ্বতে আমাৰ নাৰীৰ যি ৰাজনৈতিক অধিকাৰ, সেই অধিকাৰ পুৰুষসকলৰ সমানে সমানে আমি আজিলৈকেও যাব পৰা নাই। হয়তো তাত বিভিন্ন ধৰণৰ কাৰক আছে। ইয়াত হয়তো সামাজিক বাধা বাধকতা হ'ব পাৰে, শৈক্ষিক বাধকতা হ'ব পাৰে আৰু লগতে মানসিক বাধ্য বাধকতা হ'ব পাৰে।
1: উল্লেখযোগ্য যে 27 মে'ত বিধানসভাৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অংকুৰ জ্যোতিৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰ অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। আজি অভিযুক্ত পক্ষ আৰু অসম চৰকাৰৰ পক্ষৰ যুক্তি শুনাৰ অন্তত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজনীয়া বিচাৰপীঠে অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 22 মে'ত অভিযুক্ত মহন্তক নিৰ্দোষী আখ্যাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰিছিল। ইয়াৰ বিপৰীতে আজি অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ তীব্ৰ বিৰোধিতা কৰে। কি কাৰণত জামিন লাভ কৰিব নালাগে সেয়া ব্যাখ্যা কৰি মহাধিবক্তা শইকীয়াই অভিযুক্ত মহন্তই জামিন লাভ কৰিলে পুনৰ পলাই যোৱাৰ সম্ভাৱনা আছে বুলি আদালতক অৱগত কৰে। এনেদৰে উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে অভিযুক্ত শ্যাম কানু মহন্তৰ জামিনৰ ৰায় প্ৰদানৰ বাবে 29 মে'ৰ দিনটো ধাৰ্য কৰে। ৰায়দান সন্দৰ্ভত চৰকাৰী পক্ষৰ অধিবক্তাই এইদৰে কয়।
3: দুইপক্ষৰ হিয়াৰিং শুনিলে আমাৰ ফালৰ পৰা ইয়াৰ আগদিনাখন আপোনাৰ শ্যাম কানু মহন্তৰ অধিবক্তা তেওঁৰ যুক্তি দৰ্শাইছিলে। আজি মেইনলি চৰকাৰী পক্ষৰ আমাৰ যুক্তি দৰ্শোৱাৰ দিন আছিলে আৰু আমাৰ মহা অধিবক্তা তেওঁ আজি আদালতত আমাৰ অনুসন্ধানত যিখিনি মেটেৰিয়েল কালেক্ট কৰিছিল গোটেইখিনি তন্ন তন্নকে আদালতৰ সন্মুখত এইখিনি বক্তব্য দাঙি ধৰিছে আৰু আমি আমাৰ ফালৰ পৰা কৈছোঁ যে তেওঁক এইটো ষ্টেজত যে তেওঁক জামিন দিব নালাগে। সেইকাৰণে এতিয়া দুইপক্ষৰ শুনি পেলাই কোৰ্টে পাৰিলে হয়তো 29 তাৰিখৰ ভিতৰত হয়তো দিব পাৰে আৰু যদি কিবা কাৰণত দেৰি হয় দুই এদিন পিছত।
2: ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্জক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰা হ'ব আৰু গৃহতালিকা, গৃহপিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰামাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনা কৰাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক যথেষ্ট সহায় কৰিব। গৃহতালিকা আৰু গৃহপিয়লৰ জৰিয়তে সংগৃহীত নৱীকৃত আৰু প্ৰাথমিক তথ্যসমূহে সমগ্ৰ ৰাজ্যতে বানপ্ৰৱণ অঞ্চল, নগৰ সম্প্ৰসাৰণ, চাহ বাগিচা অঞ্চল, জনজাতি অঞ্চলৰ বাবে উন্নত পৰিকল্পনা আৰু বিভিন্ন সামাজিক খণ্ডৰ আঁচনি ৰূপায়ণত সহায় কৰিব। ৰাজ্য চৰকাৰে লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ বাবে ৰাষ্ট্ৰীয় সময়সূচী 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰি অধিসূচনা জাৰি কৰিছে। অসমত প্ৰথম পৰ্যায়ৰ বাবে স্বগণনা 2 আগষ্টৰ পৰা 16 আগষ্টলৈ চৰকাৰী পৰ্টেলৰ জৰিয়তে উপলব্ধ হ'ব। দেশৰ আন কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে অসমতো 2027 চনৰ ফেব্ৰুৱাৰী মাহত জনসংখ্যা গণনা কৰা হ'ব। আজিৰ বৈঠকত ক্ষেত্ৰ পৰিচালনা, প্ৰশিক্ষণ, ডিজিটেল আন্তঃগাঁথনি পৰ্যবেক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিভিন্ন প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনা কৰা হয়। প্ৰশিক্ষণ কাৰ্যসূচী চলোৱাৰ বাবে অসমৰ পৰা 2 জন ৰাষ্ট্ৰীয় প্ৰশিক্ষক নিৰ্বাচিত কৰা হৈছে। ৰাজ্যত মুঠ 59 গৰাকী অভিজ্ঞ প্ৰশিক্ষক নিয়োগ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দেশজুৰি আৰম্ভ হোৱা তথ্য, জলজীৱন, শিক্ষা, স্বাস্থ্য, কৃষি আৰু পথ যোগাযোগ অভিযানৰ অংশ হিচাপে জনজাতীয় লোকৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সপ্তাহজোৰা কাৰ্যসূচীৰে জিলাসমূহত অনুষ্ঠিত হোৱা জনভাগিদাৰী অভিযান তথা জনজাতীয়কৰণ উৎসৱ 2026ৰ আজি সামৰণি পৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰণিস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত জনভাগিদাৰী অভিযান আঁচনিৰ সফল সামৰণি সন্দৰ্ভত জিলা প্ৰশাসনে এখন সংবাদ মেল আয়োজন কৰে। সংবাদমেলত দুৰ্গম অঞ্চলত বাস কৰা লোককো যাতে বিভিন্ন চৰকাৰী আঁচনিসমূহে সামৰি ল'ব পাৰে এই বিষয়ে আলোচনা কৰা হয়। চিৰাং জিলাতো মুঠ 110খন জনজাতীয় গাঁও সামৰি আৰম্ভ হোৱা সপ্তাহজোৰা এই কাৰ্যসূচীৰ আজি সামৰণি পৰে। চিদলী চিৰাং উন্নয়ন খণ্ডৰ 67খন গাঁও, মানিকপুৰ উন্নয়ন খণ্ডত 3খন আৰু বৰবজাৰ জনজাতি উন্নয়ন খণ্ডৰ মুঠ 40খন জনজাতীয় গাঁৱত এই চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা বিনামূলীয়া চিকিৎসা শিবিৰো অনুষ্ঠিত হয়। নলবাৰী কুমাৰ ভাস্কৰ বৰ্মা সাংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ 6ষ্ঠদশ প্ৰতিষ্ঠা দিৱস আজি দিনযোৰা কাৰ্যসূচী।

0: অনুষ্ঠিত হয়। পুৱা উত্তোলনৰ পাছতে বিশ্ববিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বেদমন্ত্ৰ উচ্চাৰণৰ লগতে বৰগীত পৰিৱেশন কৰে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ প্ৰহ্লাদ যোশীয়ে আদৰণি ভাষণ প্ৰদান কৰি বিভিন্ন বিভাগৰ সহযোগত আয়োজন কৰা শৈক্ষিক কাৰ্যসূচীৰ লগতে ব্যক্তিত্ব বিকাশৰ বিভিন্ন কাৰ্যসূচী, ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা সফলতাৰ লগতে বিশ্ববিদ্যালয়খনে আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ খতিয়ান দাঙি ধৰে। এই কাৰ্যসূচীতে দুৰ্গাস্তুতি আৰু পূৰ্বোত্তৰ ভাৰতৰ বৈদিক শিক্ষা পৰম্পৰা আৰু বিশ্ববিদ্যালয়ৰ গৱেষণা পত্ৰিকা স্নিথিকা উন্মোচন কৰা হয়। তেজপুৰৰ ডেকাৰগাঁও নিবাসী ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জন মিলিৰ আজি পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে। জানিব পৰা মতে পুৱা প্ৰায় 7:30 বজাত চাইকেল চলাই বিদ্যালয়লৈ গৈ থকাৰ সময়তে পিছফালৰ পৰা তাকে খুন্দিয়াৰ ফলত খেলুৱৈগৰাকী থিতাতে নিহত হয়। তেওঁ ৰাষ্ট্ৰীয় বিদ্যালয় খো খো প্ৰতিযোগিতাত অসম জুনিয়ৰ দলৰ খেলুৱৈ আছিল। ৰঞ্জন মিলিৰ মৃত্যুত অসম খো খো সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
1: অসম ভ্ৰমণলৈ অহা ভূটানৰ প্ৰধানমন্ত্ৰী ডাছো শ্বেৰিং টাগবে আজি গুৱাহাটীৰ লোকভৱনৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সৌজন্যমূলক সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিৰে ৰাজ্যপাল শ্ৰী আচাৰ্যই প্ৰধানমন্ত্ৰী টাগবেক গামোচা, শৰাই আদিৰে আদৰণি জনায়। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীক গায়ন বায়ন, সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, বিহু নাচ আৰু বড়ো নৃত্যৰে লোকভৱনলৈ আদৰি অনা হয়। মৰিগাঁও জিলাৰ মিকিৰগাঁৱৰ শিল্পী তাজনুৰ আলীয়ে মহৰ শিঙৰ পেপাৰ আৰ্হিত এটা 50 ফুট দৈৰ্ঘ্যৰ পেপা নিৰ্মাণ কৰি উলিয়াইছে। এই পেপাটো কালি লাঠৰিবৰী জনজাতি যুৱক সংঘই আয়োজন কৰা মুকলি বিহুৰ বাকৰিত উন্মোচন কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ আগতেও শিল্পীগৰাকীয়ে এখন কাঠৰ চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ সকলো ৰেচন কাৰ্ড হিতাধিকাৰীক বাধ্যতামূলকভাৱে EKYC সম্পূৰ্ণ কৰিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। জিলা আয়ুক্ত কাৰ্যালয়ৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা শাখাই জাৰি কৰা জাননী অনুসৰি অহা 26 মে'ৰ ভিতৰত EKYC সম্পূৰ্ণ নকৰিলে সংশ্লিষ্ট হিতাধিকাৰীৰ নাম ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰা হ'ব। প্ৰশাসনৰ তথ্য অনুসৰি জিলাখনত বৰ্তমান মুঠ 1164খন ৰেচন কাৰ্ডৰ EKYC সম্পূৰ্ণ হোৱা নাই। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, ছানৰাইজাৰ্ছ হায়দৰাবাদ, গুজৰাট টাইটানছ আৰু ৰাজস্থান ৰয়েলছে প্লে অফত স্থান নিশ্চিত কৰিছে। পইণ্ট তালিকাৰ শীৰ্ষস্থানৰ দল হিচাপে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু কাইলৈ হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত কোৱালিফায়াৰ 1ত গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে পোনে পোনে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিব আৰু পৰাজিত দলটোৱে কোৱালিফায়াৰ 2ত প্ৰতিদ্বন্দ্বিতা কৰাৰ আন এটা সুযোগ লাভ কৰিব। অহা 27 মে'ত নিউ চণ্ডীগড়ত হ'বলগীয়া এলিমিনেটৰত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনত পৰাজিত হোৱা দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'ব আৰু ইয়াৰে বিজয়ী দলটোৱে কোৱালিফায়াৰ 2ত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান। অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন। বিধানসভাত মন্ত্ৰী অজন্তা নেওগৰ মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ। গুৱাহাটী উচ্চ ন্যায়ালয়ত অহা 29 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ। সন্ধিয়াৰ আঁচলি বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
2: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনক আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55 পৰা। 6:00 হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 6:15 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা। 6:30 কৃষি আলোচনা আৰু ইয়াৰ পিছতে শুনিবলৈ পাব গান্ধী প্ৰসংগ। 7:00 নিয়োগ বাতৰি আৰু 7:05

অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:15 নিবেদন কৰা হ'ব সুপ্ৰভাত আৰু 7:30 মূৰ্চনা। পুৱা 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং।

বিশ মিনিটত নিবেদন কৰা হ'ব ফোন ইন আপুনি বিচৰা গীত। 10 বজাত এটি সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান আৰু ইয়াৰ পিছতে গীত শুনিবলৈ পাব। দিনৰ 11 বজাৰ পৰা বিয়লি 4:30 বজালৈকে শ্ৰোতাই আকাশবাণী দিল্লী, আকাশবাণী মুম্বাই আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা অনুষ্ঠানসমূহ আমাৰ কেন্দ্ৰৰ যোগেদি শুনিবলৈ পাব।

কাইলৈ বিয়লি 4:30 বজাত নিবেদন কৰা হ'ব যুৱ তৰংগ। 5 বজাত হিন্দীত বাতৰি, 5:05 বজাত বিবিধ ভাৰতীৰ অনুষ্ঠান আৰু 5:15 বজাত অসমীয়া আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। 5:25 বজাত আমৈ, 5:45 বজাত বিহু গীত শুনিবলৈ পাব। 6 বজাত অসমীয়া আঞ্চলিক বাতৰি, 6:10 বজাত নিবেদন কৰা হ'ব কৃষক বাণী, 6:45 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব। কাইলৈ সন্ধিয়া 7:05 বজাত এটি বৃন্দগীত আগবঢ়োৱা হ'ব। 7:10 বজাত অসমীয়াত বাতৰি, 7:20 বজাত আধুনিক গীতৰ অনুষ্ঠান, 7:30 বজাত সুৰ লহৰী, 8 বজাত অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 বজাত নিবেদন কৰা হ'ব ৰাইজৰ পদূলিত আকাশবাণী, আৰু ইয়াৰ পিছতে গীত শুনিবলৈ পাব। 8:45 বজাত সমাচাৰ সন্ধ্যা আৰু 9 বজাত News@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 বজাত বিধানসভাৰ পৰ্যালোচনা, 9:25 বজাত নিশাৰ আঞ্চলিক বাতৰি, 9:30 বজাত নিবেদন কৰা হ'ব IOT-ৰ পুনৰ প্ৰচাৰ। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি।

এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ এইবাৰ আগবঢ়াইছো এটি বৃন্দগীত, ৰচনা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

এয়া আকাশবাণী নগাঁও। খন্তেক পিছতেই অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। কলা শিতানত বিশিষ্ট অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউললৈ মৰণোত্তৰভাৱে পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। প্ৰয়াত অভিনেতাগৰাকীৰ পন্নী তথা লোকসভাৰ সাংসদ হেমা মালিনীয়ে বঁটা গ্ৰহণ কৰে। কিংবদন্তী ভায়লিন বাদক ডঃ এম ৰাজমকো পদ্মবিভূষণ বঁটা প্ৰদান কৰা হয়। উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগৎ সিং কোশিয়াৰী, শিল্পী সত্যৱধনী ডঃ আৰ গণেশ, উদ্যোগপতি উদয় সুৰেশ কুমাৰ কোটক আৰু চিকিৎসক ডাঃ কল্লিপাট্টি ৰামাস্বামী পলেস্বামীলৈও পদ্মভূষণ বঁটা প্ৰদান কৰা হয়। ভাৰতীয় মহিলা ক্ৰিকেট টীমৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ, শিল্পী টগাৰাম ভিল, স্বামী ব্ৰহ্মদেৱকে ধৰি বিশিষ্ট ব্যক্তিসকলক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5গৰাকী ব্যক্তিৰ নাম পদ্মবিভূষণ বঁটাৰ বাবে 13গৰাকীৰ নাম পদ্মভূষণ আৰু 113গৰাকী ব্যক্তিৰ নাম পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131গৰাকী ব্যক্তিৰ নাম পদ্ম বঁটাৰ বাবে বাছনি কৰা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতি বছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। এইবাৰ অসমৰ 5গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলা লেখথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউ লৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ইন্ধন, সাৰ আৰু বিদেশী মুদ্ৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰাৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে ভাৰতৰ অৰ্থনীতি সুস্থিৰ হৈ আছে। শ্ৰীমতী সীতাৰমণে আজি মুম্বাইত লঘু উদ্যোগ বিকাশ বেংকৰ 37সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰিস্থিতি যন্ত্ৰ শক্তিশালী কৰা, গ্ৰাম্য উদ্যোগসমূহৰ আধুনিকীকৰণ ক্ষিপ্ৰ কৰি তোলাৰ উদ্দেশ্যে কেইবাটাও পৰ্টেল আৰু উদ্যম মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে গোলকীয় প্ৰত্যাহ্বান সত্বেও ঘৰুৱা বিকাশ সুৰক্ষিত কৰাৰ বাবে ভাৰতে নীতিগত প্ৰক্ৰিয়াৰ ক্ষেত্ৰত অতি সাৱধানে আগবাঢ়িছে। তেওঁ কয় যে খাৰুৱা তেলৰ বৰ্ধিত মূল্যৰ উপৰিও সাৰৰ মূল্যও অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। ইপিনে সোণৰ বৰ্ধিত মূল্যই প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ কয় যে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰখনত 8 লাখ কোটিতকৈ অধিক টকা আদায় দিয়াত পলম হোৱাৰ বাবে উদ্যোগটোৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই ইবোলা ভাইৰাছ প্ৰতিৰোধৰ বাবে প্ৰস্তুতি আৰু নিৰীক্ষণ ব্যৱস্থা সন্দৰ্ভত আজি নতুন দিল্লীত এখন পৰ্যালোচনা বৈঠকত ভাগ লয়। মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা এই বৈঠকত শ্ৰীনাড্ডাই বিমান বন্দৰ, জাহাজ বন্দৰ আৰু সীমান্ত অঞ্চলত প্ৰৱেশ স্থানসমূহত ইবোলা পৰীক্ষণ ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে। তেওঁ বিষয়াসকলক এই ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ বাবে নিৰ্দেশ দিছে। শ্ৰীনাড্ডাই ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰসমূহক নিৰীক্ষণ পৰীক্ষণৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা দিছে। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ইবোলা সংক্ৰমণক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জৰুৰীকালীন স্বাস্থ্যৰ উদ্বেগজনক পৰিস্থিতি বুলি ঘোষণা কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। অৱশ্যে সাৱধানতামূলক ব্যৱস্থা হিচাপে সকলো প্ৰস্তুতি কৰি থকা হৈছে। শ্ৰীনাড্ডাৰ নিৰ্দেশমৰ্মে স্বাস্থ্য সচিবেও বিভিন্ন মন্ত্ৰালয় আৰু সংস্থাৰ প্ৰতিনিধিৰ সৈতে এখন যুটীয়া পৰ্যালোচনা বৈঠকত মিলিত হয়। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি হিমাচল প্ৰদেশত 1947 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মান আৰু ব্যৱস্থাপনাৰ অগ্ৰগতিৰ বুজ লয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীগাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কাজ খৰতকীয়া কৰা, উন্নতমানৰ কাম কাজ নিৰীক্ষণ আৰু উন্নত বাটপথৰ বাবে আধুনিক নিৰ্মাণ পদ্ধতি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ যোগাযোগ ব্যৱস্থা, বিশেষকৈ দেশৰ মুখ্য কৰিডৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। তেওঁ সংশ্লিষ্ট বিষয়াসকলক বাৰিষা কালত হ'ব পৰা কৰা সমস্যা, বিশেষকৈ নলা নৰ্দমা ব্যৱস্থাপনা, হেলনীয়া ঠাইসমূহৰ সুৰক্ষা ব্যৱস্থা আৰু যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে শ্ৰীগাডকাৰীয়ে ৰাজস্থানত 10 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মান আৰু ব্যৱস্থাপনা অগ্ৰগতিৰো পৰ্যালোচনা কৰে। বৈঠকত শ্ৰীগাডকাৰীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত কামসমূহ সমাপ্ত কৰাৰ লগতে দীৰ্ঘম্যাদী আৰু উন্নত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। বৈঠকত পথ পৰিবহণ আৰু ঘাইপথ ৰাজ্যমন্ত্ৰী অজয় টামটা, হৰ্ষ মালহোত্ৰা, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া আৰু কেইবাগৰাকী মন্ত্ৰীয়ে ভাগ লয়। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহুবিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্কত থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নল'ব। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। মনোৰঞ্জন আৰু আতিথ্য সম্পৰ্কিত কোনো ধৰণৰ কাম কাজত যাতে শিশু শ্ৰমিক নিয়োগ কৰা নহয় সেই সম্পৰ্কে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ এখন জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ বিপুল এম পাঞ্চলিৰে গঠিত 3-জনীয়া বিচাৰপীঠে কেইবাখনো শিশু অধিকাৰ সমিতিয়ে ঐক্যবদ্ধভাৱে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই পদক্ষেপ লৈছে। উল্লেখযোগ্য যে 18 বছৰ বয়সৰ তলৰ শিশুসকলক অৰ্কেষ্ট্ৰা, পেছাদাৰী নৃত্য দল, মাছাজ পাৰ্লাৰ, স্পা আৰু চেলন আদিত পৰিৱেশন বা নিযুক্তি দুয়োটাকে শিশু আৰু কিশোৰ শ্ৰমিক প্ৰতিৰোধী আৰু নিয়ন্ত্ৰণ বিধেয়ক চমুকৈ কালপ্ৰা এক্টৰ আওতালৈ অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশনা দিয়াৰ অনুৰোধেৰে আবেদনকাৰীয়ে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰিছে। মেঘালয়ৰ উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা 12খন ৰাষ্ট্ৰৰ 400তকৈ অধিক সেনাবাহিনীৰ জোৱানে এই অনুশীলনত ভাগ লৈছে। যোৱা 20 তাৰিখৰ পৰা আৰম্ভ হোৱা এই অনুশীলনে আঞ্চলিক শান্তি, সুৰক্ষা আৰু সহযোগিতাৰ ক্ষেত্ৰত থকা পাৰস্পৰিক প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। এই অনুশীলনত ভূটান, কম্বোডিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, মালদ্বীপ, ম্যানমাৰ, নেপাল, ফিলিপাইনছ, শ্ৰীলংকা, ভিয়েটনাম আদিৰ সেনাই যোগদান কৰিছে। এই অনুশীলনৰ সময়ত সেনাবাহিনীয়ে অঞ্চলটোৰ মধ্যমীয়া উচ্চতাৰ পাহাৰ আৰু অৰণ্য অঞ্চলত কঠোৰ অনুশীলন অব্যাহত ৰাখিছে। অংশগ্ৰহণকাৰীসকলৰ মাজত যাতে কাৰ্যকৰী দক্ষতা, আত্মবিশ্বাস, কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শনৰ মনোভাৱ গঢ় লৈ উঠে তাৰ বাবে স্নাইপাৰ আৰু AK-203 দৰে অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে গুলীচালনাৰ প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। অনুশীলনৰ অংশ হিচাপে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। ইৰাণৰ সৰ্বোচ্চ নেতা মোস্তাফা খামেনীয়ে এটা অতিশয় গোপন স্থানত অত্যন্ত নিয়ন্ত্ৰিত যোগাযোগ ব্যৱস্থাৰ মাজত সংগোপনে বাস কৰি আছে বুলি আমেৰিকাৰ চোৰাংচোৱা বিষয়াসকলৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। বাতৰিটোৰ মতে সৰ্বোচ্চ নেতাগৰাকীৰ ওচৰলৈ প্ৰয়োজনীয় বাৰ্তাসমূহ নিৰ্দিষ্ট নেটৱৰ্কৰ জৰিয়তে প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত ইৰাণ চৰকাৰৰ যোগাযোগ ব্যৱস্থা বিলম্বিত হোৱাৰ লগতে আমেৰিকাৰ সৈতে দেশখনৰ আলাপ আলোচনাৰ গতিও মন্থৰ হৈ পৰা বুলি চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত 2026 বৰ্ষৰ বাবে 66গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গোলকীয় প্ৰত্যাহ্বান সত্ত্বেও দেশৰ অৰ্থনীতি সুস্থিৰ হৈ আছে বুলি উল্লেখ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডাই এতিয়ালৈকে দেশত কোনো লোক ইবোলাৰ দ্বাৰা সংক্ৰমিত হোৱা নাই বুলি স্পষ্ট কৰি দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয় আৰু মেঘালয় উমৰৈত পোনপ্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় যুটীয়া সেনা অনুশীলন প্ৰগতি 2026ৰ আয়োজন কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতালৈ আগবঢ়াইছো দুলাল দাসৰ কণ্ঠত স্বৰচিত আধুনিক গীত। প্ৰথমে আগবঢ়াইছো এই গীতটি।

0: শ্ৰোতাই ইমান পৰে দুলাল দাসৰ কণ্ঠত স্বৰচিত দুটি আধুনিক গীত শুনিলে।
1: শুনক শুনক শুনক ৰাইজসকল, KYC আপডেট সংক্ৰান্তীয় মেছেজক আওকাণ নকৰিব, ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
2: RBIয়ে কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মঠাউৰিত অহা 26 মে মঙলবাৰে গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। গতিকে সচেতন ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উক্ত কাৰ্যসূচীসমূহত সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়, নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। নিবেদন কৰিছোঁ হিন্দী বোলছবি গীতৰ অনুষ্ঠান সুলহৰি। অনুষ্ঠানত প্ৰথমে শ্ৰোতালৈ আগবঢ়াইছোঁ ছালমা আঘাৰ কণ্ঠত নিকাহ বোলছবিৰ এটি গীত।

সুলহৰি অনুষ্ঠানৰ শ্ৰোতালৈ এবাৰ আগবঢ়াইছোঁ পাটিয়ালা হাউচ বুলছবিত ছফত আমানত আলীয়ে কণ্ঠদান কৰা এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আশায়ে বোলছবিত শাফাত আমানত আলী খানে কণ্ঠদান কৰা এই গীতটি।

শ্ৰোতাই সুৰলহৰী অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। একে সময়তে অনুষ্ঠান শুনি আছে নিউজ অন AIR এপত আৰু www.akashbani.gov.in ৱেবছাইট যোগে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো আনাৰী বোলছবিত সাধনা সৰগমে কণ্ঠদান কৰা এই গীতটি।

0: সুৰ লহৰী শ্ৰোতাই ইমান পৰে হিন্দী বোলছবি গীতৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী নগাঁও খণ্ডিক পিছতে অসমীয়া মুখ্য বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক মুখ্য বাতৰি।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। 2026 বৰ্ষৰ বাবে 5 জন লোকক পদ্মবিভূষণ, 13 জনক পদ্মভূষণ আৰু 113 জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উভৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুতাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহপিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ ৰায় অহা 29 মে'ত প্ৰদান কৰিব। নলবাৰীৰ কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ 16th প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। তেজপুৰৰ ডেকাৰগাঁও নিবাসী ৰাষ্ট্ৰীয় খো খো খেলুৱৈ ৰঞ্জন মিলিৰ আজি পুৱা দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ কাইলৈৰ পৰা আৰম্ভ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন

0: পাব
1: নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ
0: আৰু বিজ্ঞানৰ কিছু বাতৰি। বিজ্ঞান প্ৰভা অনুষ্ঠানৰ আৰম্ভণিতে শুনক আলোচনা অনুষ্ঠান।
2: আজি আমন্ত্ৰণ কৰি আনিছো
0: নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয় শিক্ষক হিৰণ্য শৰ্মা ডাঙৰীয়া। এয়া আমাৰ মাজত হিৰণ্য শৰ্মা।
3: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ শুভেচ্ছা জনাই আজি মাহেকীয়া বিজ্ঞান প্ৰভা অনুষ্ঠানত মই শ্ৰী হিৰণ্য শৰ্মা, নগাঁও চৰকাৰী উচ্চতৰ বালক বিদ্যালয় উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয় শিক্ষক আমি আলোচনাৰ মাজলৈ যাব বিচাৰিছোঁ।
0: হয়, আপোনাক স্বাগতম জনাইছোঁ, পুনৰ স্বাগতম
3: জনাইছোঁ, ধন্যবাদ।
0: হয়, আজিৰ আমাৰ আলোচনাৰ বিষয় হৈছে, আমাৰ আজি আলোচনাৰ বিষয় অসমৰ নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ। এই সম্পৰ্কে আলোচনা কৰাৰ আগতেই পোনপ্ৰথমে আমাৰ শ্ৰোতাই আমি জানিব বিচাৰিম যে জৈৱ বৈচিত্ৰ অৰ্থাৎ বায়'ডাইভাৰ্চিটি মানেনো কি?
3: হয়, জৈৱ বৈচিত্ৰ আচলতে বৈচিত্ৰ শব্দটোৱে বিভিন্নতা বা নানা ধৰণৰ সমাহাৰ এই তেনেধৰণৰ কথা এটা বুজায়। এতিয়া জৈৱ বৈচিত্ৰ বুলি ক'লে আমি আমাৰ পাৰিপাৰ্শ্বিক অৱস্থাত আমাৰ যিখিনি পৰিস্থিতিতন্ত্ৰ বুলি কোৱা হয় এনে ক্ষেত্ৰত যিমানখিনি জীৱ উদ্ভিদ কিছুমান আমি চকুৰে নেদেখা জীৱও থাকে বা ডাঙৰো থাকে বৃহৎ আকাৰো থাকে এনেধৰণ বা কিছুমান পানীৰ ভিতৰত থাকে, কিছুমান বতাহত থাকে, কিছুমান বা অন্য উদ্ভিদ বা প্ৰাণীৰ মাজত সোমাই থাকে, এনেধৰণৰ সমগ্ৰ জীৱকুলৰ যিটো উপস্থিতি অস্তিত্ব সেই গোটেইটোক আমি একে এষাৰে জৈৱ বৈচিত্ৰ বুলি ক'ব পাৰোঁ। এতিয়া পৰিস্থিতিতন্ত্ৰ অনুসৰি বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰত ভিত্তি কৰি জৈৱ বৈচিত্ৰবিলাক অলপ বিভিন্নতা আছে, সকলো ধৰণৰ বেলেগ বেলেগ হয়, কিন্তু গোটেই পৃথিৱীক সামগ্ৰিকভাৱে যিটো জৈৱ বৈচিত্ৰ সেই ক্ষেত্ৰত আমি এই সমগ্ৰ জীৱৰ যিটো অস্তিত্ব থকা অঞ্চল পৃথিৱীৰ ক্ষেত্ৰত গোটেই পৃথিৱীৰ পৃষ্ঠ সেইটোক জৈৱ গোলক বুলি কোৱা হয়। এতিয়া জৈৱ গোলকত থকা জীৱৰ সমগ্ৰ অস্তিত্বকে এককোষী জীৱ, অণুজীৱ, তেনেকুৱা ধৰণৰ অন্য উদ্ভিদ প্ৰাণী সকলোকে মিলাই আমি জৈৱ বৈচিত্ৰ বুলি এই শব্দটো একে আশাৰে ক'ব পাৰোঁ।
0: ক'ব পাৰোঁ হয়, ইয়াত মানে জৈৱ বৈচিত্ৰ বুলি কোৱাৰ লগে লগে জীৱ লগতে উদ্ভিদকুলো সোমাব,
3: উদ্ভিদকুলো সকলো সোমাব, আনকি অণুজীৱ যিখিনি আমি চকুৰে নেদেখোঁ সেই নেদেখা অণুজীৱসমূহো ইয়াতে জৈৱ বৈচিত্ৰৰ ভিতৰত আমি অন্তৰ্ভুক্ত হ'ব।
0: হয়, জৈৱ বৈচিত্ৰ বুলি কোৱা আপুনি এটা শব্দ ইয়াত আনিছে যে পৰিস্থিতিতন্ত্ৰ।
3: হয়,
0: সেই পৰিস্থিতিতন্ত্ৰ বুলি কোৱাৰ লগে লগে আমি নিশ্চয় বুজি পাইছোঁ আমাৰ পাৰিৱেশিক অৱস্থাটোৰ কথা বুজা
3: হৈছে।
0: আমাৰ শ্ৰোতাক অকণ সৰু এটা কিবা উদাহৰণ দিলে তেতিয়া পৰিস্থিতিতন্ত্ৰটো আৰু ভালকৈ বুজি পাব, অকণমান অনুৰোধ কৰিম।
3: পৰিস্থিতিতন্ত্ৰ মানে কি, আমাৰ আমি বসবাস কৰা আমাৰ চৌপাশৰ যিখিনি জৈৱিক উপাদান, জৈৱিক উপাদান বুলি ক'লে সকলো ধৰণৰ জীৱ উদ্ভিদ বা অণুজীৱ এইখিনি কথা সোমালে, আৰু কিছুমান অজৈৱিক উপাদানো থাকে যেনে মাটি, বালি, পানী, বায়ু, এনেধৰণৰ এই বস্তুবিলাক আৰু অন্যান্য কিছুমান খনিজ মৌলৰ পৰা আদি কৰি এই গোটেইখিনিক আমি অজৈৱিক উপাদান বুলি কওঁ। এই জৈৱিক আৰু অজৈৱিক উপাদানৰ যিটো সমষ্টিগত যিটো তাৰ বিনিময় আদান প্ৰদান এই গোটেই তন্ত্ৰটো যেতিয়া ভাৰসাম্য হৈ থাকে তেতিয়া আমি সেইটোক আমি পৰিস্থিতিতন্ত্ৰ বুলি থুলমূলকৈ সহজভাৱে আমি বুজিব পাৰোঁ।
0: হয়, মানে
3: আমাৰ নিৰ্দিষ্ট হয় আমাৰ বসবাস কৰা, আমি যিকোনো বসবাস কৰা আমাৰ বসতিৰ চৌপাশৰ দিশটোৱে হ'ব পাৰে, মোৰ ঘৰখনৰ চৌপাশৰ দিশটো হ'ব পাৰে, বা কোনোবা এটা মই এখন অৰণ্য অঞ্চললৈ গ'লে অৰণ্য অঞ্চলৰ কথা হ'ব পাৰে, নদীপৰীয়া এটা অঞ্চল হ'ব পাৰে
0: বা
3: পুখুৰী এটা হ'ব পাৰে।
0: এতিয়া আপুনি কোৱাৰ দৰে যে আমাৰ ঘৰৰ চাৰিওফালে সেইটো এটা পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে, এটা পুখুৰী এটা পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে, সৰু বনাঞ্চল এখনো পৰিস্থিতিতন্ত্ৰ হ'ব পাৰে। এই ক্ষেত্ৰত আমি যদি এতিয়া অসমৰ দিশলৈ চাওঁ আৰু যিহেতু আমাৰ বিষয়টো নৈপৰীয়া বুলি পেলাই আমি উল্লেখ কৰিছোঁ, শ্ৰোতাই নিশ্চয় অপেক্ষা কৰি আছে যে নৈ পাৰত থকা জৈৱ বৈচিত্ৰৰ ওপৰতো আমি থুলমূলকৈ অলপ আলোচনা কৰোঁ। তো এই ক্ষেত্ৰত অসমৰ নৈপৰীয়া জৈৱ বৈচিত্ৰ বুলিলে এনে অলপ কেনেকুৱা ধৰণে আমি আভাস ল'ম বাৰু?
3: হয় হয়, আজি এইটো ধন্যবাদ জনাইছোঁ আপোনাক যে এইটো এটা অগতানুগতিক বিষয় আপুনি আলোচনাৰ বাবে আগবঢ়াই আনিছে। জৈৱ বৈচিত্ৰৰ বিষয়ে সকলো আজিকালি শৈক্ষিক দিশতো বা একাডেমিক মানে এনেকুৱা ক্ষেত্ৰত বিদ্যায়তনিক দিশতো আমাৰ এইটো জৈৱ বৈচিত্ৰ বিষয়ে অধ্যয়ন কৰা হয়, কিন্তু পাৰ্টিকুলাৰলি আমি বিশেষকৈ নৈপৰীয়া এটা জৈৱ বৈচিত্ৰ বুলি ক'লে সেইটো এটা অকণমান বিশেষ ধৰণে গৱেষণামূলক কথা এটাহে হৈ পৰে, গতিকে এনেধৰণে সাধাৰণভাৱে আলোচনা কৰা নাযায়, কিন্তু আমাৰ একেবাৰে আমাক এৰিব নোৱাৰা এটা এইটো বিষয়। এতিয়া অসম এখন নদীমাতৃক দেশ, ইয়াত আমাৰ মূলতঃ আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক দুখন নদী আছে, যদিও আমি ঘাইকৈ অসম ভূমি বুলি ক'লে, অসম উপত্যকা বুলি ক'লে আমি ব্ৰহ্মপুত্ৰ নদীখনক বুজাওঁ, ব্ৰহ্মপুত্ৰ নদীখন পৃথিৱীৰ এখন আটাইতকৈ দীৰ্ঘতম

নদীৰ ভিতৰত এখন, আৰু অসমে ইয়াৰ এটা বৃহৎ অংশ অসমৰ ভিতৰৰে মধ্যভাগেৰে সেই আয়ুষ ৰেখাৰ নিচিনাকৈ বৈ গৈছে, আৰু এই ব্ৰহ্মপুত্ৰৰ লগত কেইবাখনো নদী উপনদী সুঁতি ইয়াৰ লগত জড়িত হৈ আছে। গতিকে অসমখনৰ আচলতে যদি চাবলৈ যোৱা যায়, প্ৰতি 10 কিলোমিটাৰৰ ব্যৱধানত একোখন নদীৰ আমি উপস্থিতি দেখা পাওঁ। গতিকে অসমৰ এই জৈৱ বৈচিত্ৰ্যত নদীৰ ভূমিকাটো, নদীপৰীয়া বা নদীৰ দাঁতি কাষৰীয়া জৈৱ বৈচিত্ৰ্যটো এটা একদম এৰিব নোৱাৰা এটা মানে অন্যতম বিষয় হৈ পৰে। গতিকে নৈ পাৰত আমি যিটো নদীপৰীয়া যিটো আমাৰ জৈৱ বৈচিত্ৰ্য বুলি কোৱা যায়, সেই জৈৱ বৈচিত্ৰ্য আমি কেইটামান ভাগত ভগাব পাৰোঁ। কেইটামান ভাগ যেনে ধৰা জলজ একুৱাটিক বুলি কয়, জলজ প্ৰাণী, জলজ উদ্ভিদ, আৰু পানী আৰু মাটিৰ সংযোগস্থলৰ যিটো মধ্য উদ্ভিদ বুলি কয়, সেইটো এটা বেলেগ ধৰণৰ মানে তাৰ এটা অৰণ্যানী অঞ্চল বা তেনে জীৱকুলৰ এটা বৈচিত্ৰতা আছে। আৰু নদীৰ দাঁতি কাষত থকা বনাঞ্চল, আমাৰ অসমৰ কেইবাখনো বা আটাইকেইখন অভয়াৰণ্য হওক বা ৰাষ্ট্ৰীয় উদ্যান হওক বা অন্যান্য বনাঞ্চল হওক, যিকোনো এই গোটেই এই অৰণ্য অঞ্চলখিনি নদীৰ লগতহে জড়িত, নদীৰ কাষত। গতিকে অসমৰ যিটো এটা মানে যিটো কোৱা হয় অধ্যয়ন্ত জৈৱ বৈচিত্ৰ্যৰ যিটো আমাৰ বনাঞ্চলিক স্থল, সেই গোটেইখিনি নদীৰ লগত জড়িত। গতিকে আমি আজি আলোচনাত আমি নদীপৰীয়া জৈৱ বৈচিত্ৰ্য, প্ৰথমতে আমি ধৰক আমি যদি জলজ উদ্ভিদৰ ফালে যাওঁ, জলজ উদ্ভিদ বুলি ক'লে, নদী বুলি ক'লে অকল নদীখনক কথা ক'লেই নহ'ব, নদী উপনদীখনৰ, নদীখনৰ লগতে ধৰক আপোনাৰ বিল, খাল বা সুঁতি একোটা, জুৰি একোটা, এনেধৰণৰ বিভিন্ন ধৰণৰ মানে পানীৰ যিবিলাক উৎস অঞ্চল বা পানীৰ লগত জড়িত অঞ্চল, সেই গোটেই কথাখিনি, জলাভূমি, এই গোটেই কথাখিনি আহে। গতিকে আমি এইবিলাকত আমি সচৰাচৰ চকুৰে আমি কি দেখা পাই আছোঁ, কিছুমান উদ্ভিদ আছে প্লাৱক, মানে পানীত ভাঁহি থাকে, তেনেকুৱা উদ্ভিদ কিছুমান আমি জেনেৰেলি দেখা পাওঁ, চকুৰে দেখা পাওঁ, কিছুমান চকুৰে নেদেখা আছে, কিছুমান চিনি পোৱা আছে, কিছুমান চিনি নোপোৱা আছে। মেটেকা আমি সদায় দেখা পাইছোঁ, বৰপুনি, পুনি, পিটনি, এনেধৰণৰ বহুত ধৰণৰ আপোনাৰ জলজ উদ্ভিদ যিবিলাক উপঙি থকা নিচিনা। আনহাতে কিছুমান আছে যে সি তাৰ গভীৰতাত গৈ সিপাৰে তাক মাটিত খোপনি ধৰি থাকে, তেনেকুৱা ভিতৰত আমি জেনেৰেলি সাধাৰণতে আমি দেখা পাওঁ ভেটফুল, পদুম ফুল, এনেকুৱা ধৰণৰ, বা আৰু কিছুমান উদ্ভিদ আছে যিবিলাক আমি সচৰাচৰ ভালকৈ আছে, কুহিলা, এনেধৰণৰ অসংখ্য উদ্ভিদ, সেইখিনি উদ্ভিদ হৈছে পানীৰ লগত, সম্পূৰ্ণ পানীৰ লগত জড়িত, পানীত থাকে। আনহাতে পানী আৰু মাটিৰ সংযোগস্থলত এনে বহুত উদ্ভিদ নদীৰ লগত আমাৰ অসমৰ বনাঞ্চলত আমি দেখা পাওঁ। তাত আটাইতকৈ কমন বা চৰি আটাইতকৈ সাধাৰণ হৈছে তৰা, পাতিদৈ, নল, খাগৰি, ইকৰা, এনেধৰণৰ যিবিলাক উদ্ভিদ, এই উদ্ভিদখিনি নদীৰ পানী জুৱলি বা তেনেধৰণৰ পানীৰ লগত দাঁতি কাষৰীয়া এই অঞ্চলবিলাকত, বেত, এনেকুৱা বাঁহ, এনেকুৱা বহুত উদ্ভিদ আছে, আৰু কিছুমান অন্যান্য ডাঙৰ উদ্ভিদো থাকে, বৃক্ষজাতীয় উদ্ভিদো থাকে। এইখিনি আমি এই গ্ৰাছলেণ্ড মানে ঘাঁহনিৰ লগত জড়িত এই উদ্ভিদখিনি আমি নদীৰ দাঁতি কাষত দেখা পাওঁ। আনহাতে প্ৰাণী বুলি ক'লে মূলতঃ আমি নদীত, আমাৰ অসমৰ নদীৰ ক্ষেত্ৰত যদি আমি প্ৰেক্ষাপটত চাওঁ, তেতিয়াহ'লে অসমৰ নদীত মাছৰ উভৈনদীতা, অসমত পোৱা এনেকুৱা স্থানীয় মাছ কিছুমান আছে যিবোৰ মাছ আমি অন্য পৃথিৱীৰ অন্য প্ৰান্তত হয়তো খুব দেখা নাপাওঁ। সাধাৰণভাৱে আমি দেখা পোৱা যিখিনি মাছ, ৰৌ, বাহু, কুঁহি, মিৰিকা, এনেকুৱা তৰা, গৰৈ, শ'ল, এনেধৰণৰ এই মাছবিলাকৰ উপৰিও সৰু বৰ বহুত ধৰণৰ কিছুমান মাছ আছে, যেনে ধৰক দৰিকণা, দৰিকণাৰে কেইবাটাও প্ৰজাতি, তাৰপিছত আপোনাৰ পাভ, নেৰিয়া, বটিয়া, চেঙেলি, ভেচেলি, খলিহনা, এনেধৰণৰ অসংখ্য স্থানীয় লাওপেটা, গংগাটোপ, এনেধৰণৰ বহুত ধৰণৰ স্থানীয় অসমীয়া আমাৰ উভৈনদী মাছ নদীবিলাকৰ লগত আমি পাওঁ, আৰু সেইটো এটা বিশেষ ধৰণৰ জৈৱ বৈচিত্ৰতা অসমৰ নদীৰ লগত জড়িত হৈ আছে। আনহাতে অন্য কিছুমান সৰীসৃপো পোৱা যায়, সৰীসৃপ

0: ভিতৰত ধৰক আপোনাৰ বিভিন্ন প্ৰজাতিৰ সাপ আছে, আপোনাৰ কাছ আছে, কিছুমান মনিটৰ লিজাৰ্ড বুলি কয়, এনেধৰণৰ আছে। এইবিলাকক কাছ আপোনাৰ কাছৰো বহুত প্ৰজাতি, কাছ কিছুমান বৰ কাছ, কিছুমান দুৰা কাছ, কিছুমান দুৰা কাছ, পাত কাছ, এনেধৰণৰ সৰু বৰ অসংখ্য কাছৰ বহুত প্ৰজাতি আছে, সাপৰ অসংখ্য প্ৰজাতি আছে। এই গোটেইবোৰ নদীৰ লগত জড়িত এটা জৈৱ বৈচিত্ৰ অংগ। তেনেকুৱা কীট পতংগ, কীট পতংগৰো এটা মানে বৃহৎ এটা সংখ্যা নদী পানীৰ লগত, জিয়া বা আপোনাৰ লংকৰি, লিকৰি, এনেধৰণৰ কিছুমান পানী পৰুৱা, এনেধৰণৰ কিছুমান যিবিলাক আমি সাধাৰণ স্থানীয় মানে স্থলভূমিত কিছুমান নেদেখা পানীৰ লগত জড়িত কিছুমান আমি কীট পতংগ আমি তাতে নদী পাৰত আমি বৈচিত্ৰ তাত দেখা পাওঁ। তাৰপিছত আপোনাৰ আৰু কিছুমান স্তন্যপায়ী, স্তন্যপায়ী প্ৰাণীও আমি নদীৰ লগত আমি জড়িত থাকে, যেনে উদ। আৰু বিশেষকৈ অসমৰ আমাৰ ব্ৰহ্মপুত্ৰ বা কিছুমান বিশেষ ধৰণৰ ডাঙৰ উপনদীত আমি গেঞ্জেটিক ডলফিন বা শিহু, শিহু এটা মানে দুষ্প্ৰাপ্য স্তন্যপায়ী অসমৰ নৈত আমি সেই জৈৱ বৈচিত্ৰতাত আমি দেখা পাওঁ। গতিকে এইখিনি হৈছে আপোনাৰ প্ৰাণী সম্পৰ্কীয়। তাৰপিছত আপোনাৰ আহিলে দাঁতি কাষৰীয়া যিটো বনাঞ্চল, দাঁতি কাষৰীয়া বনাঞ্চলত আমি ক'লোৱেই যে অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য, এনেধৰণৰ বহুত কেইখন নদীৰ লগত আমাৰ জড়িত। কাজিৰঙা, পবিতৰা, লাওখোৱা, মনা, নামেৰি, ডিব্ৰু চৈখোৱা, সোণাই ৰূপাই, এই এনেধৰণৰ যিবোৰ অৰণ্যাঞ্চল, ইয়াত এটা মানে অভিজাত ধৰণৰ জৈৱ বৈচিত্ৰতা অৰণ্য অঞ্চল আমি নদীৰ লগত সম্পৃক্ত হিচাপে আমি দেখা পাওঁ, যিটো চিৰসেউজ বনানী বনানী বুলি কোৱা হয়। গতিকে অসমৰ নদীপৰীয়া যিটো জৈৱ বৈচিত্ৰ অতি মানে অতি অভিজাত, অতি অভিজাত, অতি বিচিত্ৰময়। পৃথিৱীৰ সকলো প্ৰজা শ্ৰেণীৰ মানে অধ্যয়ন পিপাসু মানুহক অসমৰ এই জৈৱ বৈচিত্ৰই আকৰ্ষণ কৰে,
1: আকৰ্ষণ কৰি থাকে। আৰু সেই যেনেকৈ আপোনাৰ আচলতে বানপানীৰ সময়ত যেনেকৈ বহুত মানুহে দুৰ্ভোগ ভোগে, কিন্তু সেই বানপানীও সেই নদীকেইখনেও মানে বহুত জৈৱ বৈচিত্ৰ মানে কঢ়িয়াই অনাত যথেষ্ট অগ্ৰণী ভূমিকা লয়।
0: হয়, সেইটো সেইখিনি কথা আমি প্ৰত্যাহ্বান বা এনেধৰণৰ কথাত আমি আলোচনা কৰি আছোঁ। এতিয়া আপোনাৰ নদীপৰীয়া এতিয়া ধৰক আমাৰ এই ইয়াত এটা আকৌ অকণমান হেৰি আছে যে নদীত এতিয়া ধৰক ভাৰতৰ বৰ্ষৰ নদীৰ লগত অসমৰ নদীৰ বৈচিত্ৰতাটো অকণমান ভিন্নতা আহে। মানে ইয়াতে আচল কথা হৈছে হিমালয়ান যিটো আমাৰ পাদদেশ, ইয়াতে আমাৰ যিটো বায়ুমণ্ডলৰ বা জলবায়ুৰ যিটো পৰিৱেশ, তাতে আমি কিছুমান আমি বিশেষ ধৰণৰ বৈচিত্ৰতা আমি অসম ভূমিত দেখা পাওঁ। অসমত বিশেষ ধৰণৰ উদ্ভিদৰ কিছুমান বিশেষত্ব বা প্ৰাণীৰ কিছুমান বিশেষত্ব, আমি পখিলা, বিভিন্ন ধৰণৰ পখিলা, যিবিলাক পখিলা কিছুমান পখিলা আমি ভাৰতৰ অন্য স্থানত নাপাওঁ, অসমত পোৱা যায়। এনেধৰণৰ তেনেকুৱা ধৰক এতিয়া একেবাৰে এটা সাধাৰণ উদাহৰণ দিবলৈ গ'লে আমাৰ একশিঙীয়া গড়, একশিঙীয়া গড়টো আমাৰ অসমৰ এটা ঐতিহ্য। যে এইটো অসমৰ এই একশিঙীয়া গড় আমি পৃথিৱীৰ প্ৰায় অন্য প্ৰান্তত তেনেকুৱাকৈ আমি দেখা পোৱা নাযায়। সেইটো আমাৰ এটা বিশেষ আমাৰ ঐতিহ্য, তেনেকুৱা কথা ধৰণৰ আছে। হয়
1: হয়, তে এই আমি আপুনি এইখিনি বিস্তৃতভাৱে কৈছে যে এই নৈখনৰ লগত জড়িত অসমৰ বিভিন্ন নৈ, বিশেষকৈ ব্ৰহ্মপুত্ৰ নদী কেন্দ্ৰ কৰি পেলাই যি জৈৱ বৈচিত্ৰ সঁচাকৈ অভিজাত। বিভিন্ন বৈচিত্ৰময় জীৱ জন্তু, উদ্ভিদ, চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি কীট পতংগ সকলো উপলব্ধ
0: হয়।
1: এইখিনিতে আমি অকণমান যদি আমাৰ নগাঁও চহৰখনলৈ বা নগাঁও জিলাখনলৈ যদি অকণ চাপি আহোঁ, তাহলে কলং আৰু কপিলি, এই কলং কপিলি জৈৱ বৈচিত্ৰৰ বিষয়ে ক'লে আমাৰ শ্ৰোতাই যথেষ্ট ভাল পাব।
0: হয় হয় হয়, কলং আৰু কপিলি, কলংখনক আচলতে আমি আমাৰ ব্ৰহ্মপুত্ৰৰ এটা সুঁতিয়ে ব্ৰহ্মপুত্ৰৰ পৰা হ'লে ব্ৰহ্মপুত্ৰতে বিলীন হৈছে। এতিয়া কপিলো এখন খৰচ মানে পাহাৰীয়া, অকণমান যিটো কোৱা হয় অকণমান হ্ৰস্ব মানে চুটি নদী। গতিকে ইয়াত নদীখনৰ আমি অন্য বিশেষ কিছুমান অসম মানে ব্ৰহ্মপুত্ৰৰ আন আন উপনৈতকৈ কলং আৰু কপিলিত অকণমান পাৰ্থক্য এটা দেখা পোৱা যায়। যে অন্য কিছুমান নদী ধৰক এতিয়া আপুনি উত্তৰ অসমৰ, উজনি অসমৰ কিছুমান নদী আপোনাৰ দিক্ৰং, সোৱণশিৰি, দিখৌ, এনেকুৱা নদীবিলাকত কি হয় তাৰ দাঁতি কাষৰটো বালিচহীয়া শিল আৰু বালি ভৰলি, জীয়া ভৰলি এনেকুৱা এই বুৰৈ এনেকুৱা নদীবিলাকৰ ক্ষেত্ৰত কি হয় তাৰ দাঁতি কাষটো অকণ বালিচৰ আপোনাৰ শিল এনেকুৱা ধৰণৰ এটা থাকে গতিকে ইয়াত ইয়াৰ জৈৱ বৈচিত্ৰটো অকণমান তৃণভূমিৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হয় যেনে উলুখেৰ কহুৱা ঝাওঁ এনেকুৱা এইবিলাক উদ্ভিদ তাতে খুব বহুল পৰিমাণে বহুত থাকে কিন্তু কলং আৰু কপিলিখনত অলপ গভীৰ আৰু ইয়াতে একেবাৰে বহু ক্ষেত্ৰত আমি দেখা পাওঁ কলংখনৰ প্ৰায় দাঁতি কাষলৈকে মানুহৰ বসতি আছে বসতি আছে গতিকে এনে ক্ষেত্ৰত কলং আৰু কপিলিৰ ক্ষেত্ৰত বৈচিত্ৰটো অকণ বেলেগ হৈছে কিয়নো ইয়াতে মানুহৰ কৃষিকাৰ্যটো ইয়াৰ লগত জড়িত হৈ জড়িত হৈ যায় গতিকে যিটো প্ৰাকৃতিক জৈৱ বৈচিত্ৰতা সেইটোত অকণমান ইয়াতে সলনি হয় আৰু কলঙৰ কলং কপিলিৰ ক্ষেত্ৰত এই যে যিটো আমি সাধাৰণ নদীৰ পাৰত যিটো কহুৱা উলুক উৰুক নল খাগৰি কৰা কহুৱা বননিৰ এনেকুৱা ঘাঁহনি বিস্তীৰ্ণ ঘাঁহনি ভূমি এটা পাওঁ কলঙৰ কপিলিৰ পাৰত তেনেকুৱাকৈ আমি খুব এটা বিস্তীৰ্ণভাৱে তেনেকুৱা বস্তু আহি নাপাওঁ কিন্তু এটা ডাঙৰ অৰণ্য বৃক্ষ ধৰণৰ বৃক্ষবিলাকৰ আমি প্ৰাদুৰ্ভাৱ দেখা পাওঁ বৃক্ষ অঞ্চলবিলাকৰ গতিকে এই ক্ষেত্ৰত এনেকুৱা এতিয়া ধৰক আপোনাৰ কলং কপিৰ লগতে আমি আলোচনা কৰিলে চম্পাৱতী আমাৰ কাষতে চাপানাল চম্পাৱতী চম্পাৱতী নদীৰ কাষত আমি মই শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা আমি কিবাকিবি অধ্যয়নৰ ক্ষেত্ৰত যাওঁতে আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ নদীপৰীয়া সেই বস্তুখিনি নাপালেও তাত আমি বিশেষ ধৰণৰ কিছুমান অৰণ্য দেখা পাইছোঁ আনকি মই তাতে গছ ঢেকীয়া যিটো এতিয়া একদম বহু পৌৰাণিক যুগৰ জুৰাছিক যুগৰ এইটো মানে প্ৰজাতি তেনেকুৱা উদ্ভিদো আমি চম্পাৱতী নদীৰ পাৰৰ চাপানালা অঞ্চলত আমি দেখা পাইছোঁ তেনেকুৱা চম্পাৱতী নদীত আমি শেলাইৰ যিটো খৰচটা মানে প্ৰবাহমান নদীত এটা কিছুমান শেলাই বহুত প্ৰজাতি আছে যে আমি জেনেৰেলি শেলাই বুলি ক'লে সেউজীয়া শেলাইটো কথা বুজি পাওঁ কিন্তু আৰু অন্যান্য শেলাই থাকে কিছুমান শেলাই আছে যে সাগৰতহে পায় এতিয়া তেনেকুৱা এটা এবিধ শেলাই হৈছে ৰঙা শেলাই ৰ'ডোফাইচি বুলি কওঁ সেই ৰঙা শেলাই এটা প্ৰজাতি মানে আপোনাৰ ফ্ৰেছ ৱাটাৰ বা মিঠা পানীত পোৱা যায় সেই চম্পাৱতীত আমি তেনেকুৱা ধৰণৰ এটা ৰঙা শেলাই প্ৰজাতি আমাৰ বিভিন্নজন গৱেষকে আৱিষ্কাৰ কৰা দেখা পাইছোঁ বা আমিও তাতে অস্তিত্ব দেখা পাইছোঁ গতিকে আমাৰ নগাঁও চহৰ নগাঁৱৰ জিলাৰ কলং আৰু কপিলিৰ জৈৱ বৈচিত্ৰতাও কোনো গুণে কম
1: নহয় নতুনত্ব আছে হয় গতিকে নৈপৰীয়া জৈৱ বৈচিত্ৰৰ লগত অৰ্থনৈতিক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ইয়াত প্ৰভাৱ হয়
0: এইটো এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে নদী এখন আচলতে আমাৰ অসমখন যিহেতু নদীমাতৃক গতিকে আমাৰ অসমৰ এটা মানে গৰিষ্ঠ অৰ্থনৈতিক ভূমিকা নদীৰ লগত জড়িত নদীৰ কাষৰ এই জৈৱ বৈচিত্ৰতাৰ লগত জড়িত ভূমিকা এতিয়া ইয়াতে মূলতঃ আমি অৰ্থনীতিৰ কথা ক'বলৈ গ'লে আপোনাৰ নদীত পোৱা যিখিনি বৈচিত্ৰময় সম্পদ যেনে ধৰক মাছৰ কথা ক'লোঁ এই মাছ নদীৰ মাছ আমাৰ অসমৰ নদীৰ মাছৰ এটা বৃহৎ বজাৰ আছে গতিকে নৈপৰীয়া মানুহখিনিয়ে এই মৎস্য স্বীকাৰ কৰি ইয়াৰ এটা অসমৰ অৰ্থনীতিৰ প্ৰতি তেওঁলোকে এটা অৱদান আগবঢ়াই আহিছে বা এইটো এটা অৰ্থনীতিত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে তেনেকৈ যিখিনি আমি ক'লোঁ যে নদীৰ দাঁতি কাষত পোৱা যিখিনি মধ্যুদ্ভিদ নল খাগৰি কৰা বেত বাঁহ এই গছবিলাকৰ এই গছবিলাক এটা সময়ত আমাৰ এইবিলাকক গৃহ নিৰ্মাণ সামগ্ৰী বুলি কোৱা হৈছিল গৃহ নিৰ্মাণ সামগ্ৰী এই পাতিদৈ বুলি এটা আমাৰ আছে ন পাতিদৈ বাংলাতে মূৰ্তা বুলি কয় বোধ কৰোঁ যে এই পাতিদৈটোৰ দ্বাৰা আমি শীতল পাতি বনায় গতিকে সেইটো এটা আন্তঃৰাষ্ট্ৰীয় বজাৰ আছে কিন্তু এই পাতিদৈ তেনেকৈ আপোনাৰ নল খাগৰি ইকৰাৰে আমাৰ নিৰ্মাণ সামগ্ৰী হয় নদী পাৰত যিটো ঘাঁহনি তৃণভূমিত যিটো উলুখেৰ এই উলুখেৰ গৃহ নিৰ্মাণ সামগ্ৰী তাৰপিছত আপোনাৰ ঝাওঁবন পোৱা যায় সেই ঝাওঁবনবিলাকৰ পৰা কিছুমান আমি আকৌ ঝাৰু বন বুলি এটা পোৱা যায় ঝাৰু এইটো এটা তেনেকুৱা মানুহে সেই ধৰণৰ কিছুমান এচাম মানুহে সেই ধৰণে বাণিজ্য কৰি অৰ্থনীতিত হেৰি হৈছে তাৰপিছত আপোনাৰ বাঁহ আৰু বেত এই দুইটা বস্তুটো মানে কুটির শিল্প বা আমাৰ এনেকুৱা ধৰণৰ আজি বহুত এটাৰ গুৰুত্বপূৰ্ণ ভূমিকা। বাঁহৰ বিভিন্ন ধৰণৰ যিবিলাক আমাৰ সামগ্ৰী তৈয়াৰ কৰা হয়, বেতৰ পৰা সামগ্ৰী তৈয়াৰ কৰা হয়, এইবিলাক ৰপ্তানিও কৰা হয়, গতিকে ইয়াৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেনেকৈ ধৰক আপোনাৰ আৰু এটা মূল কথা যে অসমৰ নৈ পাৰৰ যিটো জৈৱ বৈচিত্ৰৰ ক্ষেত্ৰত আমি যিটো লেণ্ডস্কেপিং বুলি কয়, পৰ্যটকৰ আকৰ্ষণৰ এটা কেন্দ্ৰবিন্দু। গতিকে ইয়াত বহু ক্ষেত্ৰত আজিকালি বৰ্তমান দেখা যায় যে নৈ পাৰতে তেনেকুৱা ধৰণে বহু ধৰণৰ পৰ্যটন ক্ষেত্ৰ গঢ়ি উঠিছে। এইটোতো এই পৰ্যটন ক্ষেত্ৰবিলাকেও দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰে। এতিয়া ইয়াতো এটা মানে অৰ্থনৈতিক গুৰুত্ব এটা চলি আছে। এনেধৰণে তাৰপৰা আপোনাৰ আৰু বনাঞ্চলখনত যিখিনি আমাৰ নদীপৰীয়া যিখিনি বনাঞ্চল, ইয়াত যথেষ্ট পৰিমাণৰ মানে অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাঠ উৎপাদনকাৰী বৃক্ষ পোৱা যায়। এতিয়া এই কাঠ উৎপাদনকাৰী এইটোও এটা সম্পদ, গতিকে এই সম্পদো এই অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ। গতিকে নৈপৰীয়া যিটো জৈৱ বৈচিত্ৰ এইটো আমাৰ অসমৰ প্ৰেক্ষাপটত ক'বলৈ গ'লে অসমৰ এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ভূমিকা নৈপৰীয়া দাঁতি কৰে, জৈৱ বৈচিত্ৰই পালন কৰে। আৰু এটা কথা মই আপোনাক এইখিনিতে উল্লেখ থওঁ যে আমি যিখিনি নদীৰ পাৰত যিখিনি নদীৰ মাছৰ কথা ক'লোঁ, ইয়াত এটা কথা মই ক'লোঁ যে আলংকাৰিক মাছ বুলি এবিধ আছে। আলংকাৰিক মানে ধৰক আপোনাৰ সাধাৰণ মাছ, চেঙেলি মাছ, খলিহনা মাছ, ভেচেলি মাছ, এনেধৰণৰ গংগাটোপ, এনেধৰণৰ কিছুমান মাছ আছে যিবিলাকত বাহিৰত মানে বিদেশত এই মাছবিলাকৰ মানে যিটো তাৰ গুৰুত্বপূৰ্ণ, তাৰ চাহিদা বহুত বেছি। এতিয়া এইবিলাক কেতিয়াবা চোৰাংভাৱেও এইবিলাক আমাৰ ইয়াৰ পৰা সৰবৰাহ কৰা শুনা যায়। আৰু এইবিলাকৰ কিন্তু এটা যদি বিষয়ত মানে ব্যৱস্থা কৰা যায়, অধ্যয়নৰ ক্ষেত্ৰত কৰা যায়, এইবিলাকৰ পৰা এটা অৰ্থনৈতিক গুৰুত্ব আহি পৰে।
1: দেখা পোৱা যায় মাজে মাজে এইবোৰ মানে স্থানীয় মাছ, এইবোৰ মাছ আলংকাৰিক মাছ হিচাপে আমিও শুনা পাওঁ যে বিভিন্ন ঠাইত মানে ইয়াৰ
0: যথেষ্ট চাহিদা যিবিলাক আমাৰ আমি অতি সাধাৰণভাৱে মৎস্য চিকাৰত আমি দেখা পাওঁ, কিন্তু সেইখিনি মাছক আমি কেনেধৰণে তাক আচলতে ব্যৱসায় কৰিব লাগে সেই কথাটো আমি নজনাৰ দোষত বহুত আমাৰ এইবিলাক হেৰি হৈছে। আমি সেই জৈৱ বৈচিত্ৰতাৰ হেৰিয়াৰ ক্ষেত্ৰত আমি এই কথাখিনি ভাবুকিৰ ক্ষেত্ৰত আমি আলোচনা কৰিবলৈ যাম, কিন্তু এইখিনি ক্ষেত্ৰতে অৰ্থনৈতিক গুৰুত্বৰ ক্ষেত্ৰতো আমি ক'বলৈ বিচাৰিছোঁ যে এই যে আমি আমাৰ ক্ষেত্ৰত আমি অজ্ঞতাৰ কাৰণে আমি এই কথাটো নাজানো, এইটো এটা কিন্তু আমি ব্যৱসায়িক ভিত্তি হিচাপে ল'ব পাৰি আলংকাৰিক মাছৰ ব্যৱসায়টো।
1: হয় হয়, ধন্যবাদ। আপুনি যিহেতু ভাবুকিৰ কথা উনুকিয়াইছে, হয়, গতিকে প্ৰত্যাহ্বান সঁচাকৈ আছে। জৈৱ বৈচিত্ৰ ইমান সুন্দৰ, বিশেষকৈ আমাৰ নৈপৰীয়া জৈৱ বৈচিত্ৰ ইমান সুন্দৰ, দাঁতিকাষৰীয়া অঞ্চলবোৰ ইমান যথেষ্ট আমি ধনী, কিন্তু এই ক্ষেত্ৰতো বহুত কিছুমান প্ৰত্যাহ্বান আছে।
0: হয় হয়,
1: যিবোৰ প্ৰত্যাহ্বানৰ কাৰণে আমি কোনো ক্ষেত্ৰত পিছুহুকী আহিবলগীয়া হৈছে।
0: হয়,
1: গতিকে এই ক্ষেত্ৰত আপোনাৰ চকুত পৰা প্ৰত্যাহ্বানসূচক কোনবোৰ মানে কাৰক বেছিকৈ জড়িত হৈ আছে?
0: হয়, এইটো এটা ডাঙৰ কথা হৈ পৰিছে যে যিকোনো ধৰণৰ পৃথিৱীৰ জৈৱ বৈচিত্ৰতাক এটা সাংঘাতিক ধৰণে আজি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। অকল নৈপৰীয়া বুলি নহয়, আমি বিভিন্ন জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত যিটোৰ সেই আচলতে কি হৈছে যে পৃথিৱীত জীৱকুল বাচি থাকিবলৈ হ'লে উদ্ভিদ বাচি থাকিব লাগিব। উদ্ভিদৰ নিজৰ মানুহৰ লোভত কৰি এইবিলাকেও এই জৈৱ বৈচিত্ৰবিলাকৰ প্ৰতি ভাবুকি তৈয়াৰ কৰি সৃষ্টি কৰে। তাৰোপৰি আপোনাৰ বৰ্তমান গোটেই সমগ্ৰ পৃথিৱীত যিটো জড়িত যিটো জলবায়ু পৰিৱৰ্তন বা আপোনাৰ উষ্ণতা, গোলকীয় উষ্ণতা বৃদ্ধি, এইবিলাকেও এই প্ৰভাৱ জৈৱ বৈচিত্ৰতাৰ অনিষ্টত ভূমিকা আৰম্ভ কৰিছে। গতিকে এই গোটেই সমস্যাবোৰ আচলতে এটা জৈৱ বৈচিত্ৰক প্ৰাকৃতিক জৈৱ বৈচিত্ৰটো মানে কি এটা ভাৰসাম্যতাৰে জীয়াই থকা, ভাৰসাম্যতাৰে চলি থকা এটা পৰিস্থিতিতন্ত্ৰ। এই পৰিস্থিতিটো এটা উপাদানৰ যদি হানি বিঘিনি ঘটে, গোটেই পৰিস্থিতিতন্ত্ৰটোৰ বিসংগতি আহে, আৰু বিসংগতি আহিলে তাৰ বিনাশ আৰম্ভ হয়। আৰু এই প্ৰাকৃতিক তন্ত্ৰ এটা বিনাশ হ'লে কিন্তু তাৰ লগত জড়িত বহুকেইটা বস্তু তন্ত্ৰ বিনাশ হয়।
1: প্ৰত্যাহ্বান যেতিয়া আহিব ইয়াৰ গুৰুত্ব আঘাত হানিব, কওকচোন সেই গুৰুত্ব বিষয়ে দুআষাৰমান কওকচোন।
0: এতিয়া ধরক এটা পরিস্থিতিতন্ত্র ধ্বংস হওয়া মানে তাত মূলত উদ্ভিদ খিনি যেতিয়া বিনষ্ট হয় তেতিয়া এতিয়া আমি আমার সাধারণ আমি অবস্থাত আমি নগাঁওৰ

0: বাতাবৰণৰ ক্ষেত্ৰতে যদি আমি চাবলৈ যাওঁ যে এতিয়া বৰ্তমান ধৰক বৰষুণৰ পৰিমাণটো আমি যদি 20 বছৰৰ তুলনা কৰা যায় প্ৰায় 50% বৰষুণ আমাৰ নগাঁৱত কমি গৈছে। তেনেকুৱাকৈ উষ্ণতাৰ যিটো হাৰ, উষ্ণতাৰ হাৰটো 20 বছৰৰ তুলনা কৰিলে, মই তাৰ আগলৈ যাবই বিচৰা নাই, 20 বছৰৰ তুলনা কৰিলেও আমি তাৰ পাৰ্থক্যটো খুব স্পষ্টভাৱে দেখা পাইছোঁ। যে এইটো কিয়, এইটো কিয় হৈছে যে আমি বহু ক্ষেত্ৰত আমি দেখিছোঁ যে এনেকুৱা ধৰণৰ জৈৱ বৈচিত্ৰ ধ্বংস কৰা হৈছে, কেতিয়াবা উন্নয়ন বা আধুনিকতাৰ আচিলা লৈ পেলাই কৰা হৈছে, কিন্তু কেতিয়াবা অন্য ধৰণেও মানুহৰ জনসংখ্যা বৃদ্ধিৰ বাবে বসতিস্থলৰ আগ্ৰাসনৰ কাৰণেও কৰা হৈছে। এনেধৰণৰ এই কথাবিলাকে জৈৱ বৈচিত্ৰ ধ্বংস কৰাৰ ফলত প্ৰাকৃতিক পৰিৱৰ্তনটো স্পষ্ট ৰূপত খুব কম সময়ৰ ভিতৰত, এনেই সাধাৰণতে জলবায়ু এটা পৰিৱৰ্তন হ'বলৈ বহু বছৰ দৰকাৰ, বহু বছৰ, শ বছৰ দৰকাৰ হয়, কিন্তু আমি সেই বস্তুটো খুব দ্ৰুতগতিত অৱনতি দেখা গৈছে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত। কিয়নো ইয়াৰ গোটেই বস্তুটো এই মানুহৰ ক্ৰিয়াকলাপটো জড়িত হৈ আছে।
1: নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ,
0: হয়,
1: অসমৰ নৈপৰীয়া জৈৱ বৈচিত্ৰ আৰু ইয়াৰ সংৰক্ষণ শীৰ্ষক অনুষ্ঠানটি শুনিলে, অনুষ্ঠানত অংশগ্ৰহণ কৰিলে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ বিষয় শিক্ষক হিৰণ্য শৰ্মা ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: পুনৰ এনে বিজ্ঞানৰ সংক্ৰান্তীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়লৈ আপোনাক আমন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ।
1: ধন্যবাদ।
2: নমস্কাৰ। এতিয়া আহোঁ বিজ্ঞানৰ কিছু বা বাতৰিলৈ।
1: বায়োফ্লেভেনয়ড, সুস্বাস্থ্যৰ উপাদান। বায়োফ্লেভেনয়ড, প্ৰাকৃতিকভাৱে প্ৰাপ্ত বায়োফ্লেভেনয়ডবোৰনো প্ৰকৃততে কি আৰু এইবোৰে মানুহৰ স্বাস্থ্যত কেনেধৰণে সুপ্ৰভাৱ পেলায়? এইবোৰ হ'ল উদ্ভিদত পোৱা পলিফেনল। ইহঁতৰ ভিতৰত থকা এণ্টি অক্সিডেণ্ট গুণ মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী। বিভিন্ন প্ৰকাৰৰ ফল মূল, শাক পাচলি, চাহত এই বায়োফ্লেভেনয়ড পোৱা যায়, যেনে টেঙাজাতীয় ফল মূল, চয়াবিনৰ খাদ্য সামগ্ৰী, আপেল ইত্যাদি, পিঁয়াজ, ব্ৰকলি, প্লাম, অমিতা, বিলাহী, আঙুৰ, এপ্ৰিকট, চেৰী আদিও বায়োফ্লেভেনয়ডৰ ভঁৰাল। ইহঁতৰ এণ্টি অক্সিডেণ্ট গুণ থকা বাবে আমাৰ শৰীৰৰ কোষবোৰ ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰে। বায়োফ্লেভেনয়ডৰ আন এটা গুণ হ'ল ইহঁত কৰ্কট প্ৰতিৰোধী। তদুপৰি তেজ গোট মৰাত প্ৰতিৰোধক হিচাপে কাম কৰে। আন এটা উপকাৰী গুণ হ'ল ইহঁতে খাদ্যবস্তু সংৰক্ষণ কৰিব পাৰে, অৰ্থাৎ খাদ্যৰ চৰ্বিৰ জাৰণ হ'বলৈ নিদিয়ে। বায়োফ্লেভেনয়ডে ৰক্তবাহিকা নলী শক্তিশালী কৰাত সহায় কৰে। কিছুমান বায়োফ্লেভেনয়ডে অপকাৰী বেক্টেৰিয়া ধ্বংস কৰি খাদ্যক সুৰক্ষা প্ৰদান কৰে। গতিকে দেখা গ'ল প্ৰাকৃতিকভাৱে প্ৰাপ্ত বায়োফ্লেভেনয়ড মানৱ দেহৰ সুৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। বসন্ত ঋতুত প্ৰস্ফুটিত তগৰ ফুলৰ শুভ্ৰ সৌন্দৰ্য আৰু মলমলীয়া গোন্ধে আকৰ্ষণ কৰে সকলোকে। গাৰ্ডেনিয়া জেচমিনোনাইডা, বৈজ্ঞানিক নাম বিশিষ্ট তগৰ, কেইবাদিনলৈ সতেজ হৈ থাকে। সৌন্দৰ্য আৰু সুভাষিত হোৱাৰ উপৰি তগৰৰ আছে অনেক ঔষধি গুণ। ঔষধি গুণসম্পন্ন তগৰ ফুলৰ সঠিক ব্যৱহাৰৰ ফলত বহু ৰোগৰ পৰা উপশম পাব পাৰি। মোবাইল ফোনৰ চিম। সম্প্ৰতি মোবাইল ফোন আমাৰ জীৱনশৈলীৰ এটা নিত্য ব্যৱহাৰ্য সমল। আনহাতে চিম হৈছে মোবাইল ফোনৰ মূল চালিকা শক্তি। চিম অবিহনে মোবাইল ফোনৰ অৰ্থ অসম্পূৰ্ণ। পাছে এই চিমনো কি? চিম শব্দৰ অৰ্থ হৈছে ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল। ই হৈছে এটা ছিলিকন চিপ যি এবিধ মাইক্ৰ' কণ্ট্ৰলাৰ, অৰ্থাৎ ক্ষুদ্ৰ নিয়ন্ত্ৰকৰ দৰে কাম কৰে। ইয়াত প্ৰচেছৰ, মেমৰি আৰু ছিকিউৰিটি চাৰ্কিট থাকে। এইবোৰে আপোনাৰ ফোন কল আৰু মেছেজবোৰ সংৰক্ষণ আৰু সুৰক্ষিত কৰি ৰাখে। এখন চিমত 128-bit এটা আইডেণ্টিফিকেশ্যন নম্বৰ থাকে। এই নম্বৰটোৱে মোবাইল নেটৱৰ্কত আপোনাৰ এটা পৰিচয় দিয়ে। প্ৰিয় শ্ৰোতা, বিজ্ঞান প্ৰভা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

প্ৰিয় শ্ৰোতা, এইখিনিতে এটি ঘোষণা শুনক। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026ৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা, সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 31 জুলাই 2026ৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল awards.gov.in জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। পৰ্টেলটি পুনৰ কৈছোঁ, awards.gov.in ৱেবছাইট যোগে তেওঁলোকে মনোনয়ন দাখিল কৰিব পাৰিব।

এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ যে ৰাইজৰ পদূলিত আকাশবাণী এই অনুষ্ঠানত কাইলৈ নিশা 8:02 শুনিবলৈ পাব কাছমাৰী অঞ্চলত হোৱা কথা বতৰা। এই অনুষ্ঠানত কৃষক মহেন্দ্ৰ নাথ, বহুৱা ভেটি বিদ্যালয়ৰ প্ৰধান শিক্ষক পিংগু শইকীয়া, ত্ৰিদিষ্ণা দেৱী আৰু কেইজনমান ছাত্ৰ ছাত্ৰী অভিভাৱকৰ সৈতে হোৱা কথা বতৰা প্ৰচাৰ কৰা হ'ব।

0: এয়া আকাশবাণী নগাঁও। শ্ৰোতালৈ এইবাৰ আগবঢ়াইছো বীণা বৰকাকতি আৰু সংগীবৃন্দই পৰিৱেশন কৰা জেং বিহু।
1: আনিছনে?
2: আনিছো আনিছো।
1: তালযোৰ আনিছনে?
2: আনিছো।
1: আহ

লং লং লং লং চ হাতরে হাত।

猪吗？

আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

Center for Cultural Resources and Training নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃদ্ধিৰ বাবে সংগীত নাটক চিত্ৰাংকন ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে নিৰ্বাচিতসকলক বছৰি 3600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে আবেদনৰ শেষ তাৰিখ 31 মে'

0: গছ থাকিলেহে মানুহ থাকিব। এজোপা কাটিলে ছজোপা ৰুবা, নাতিপুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিশাৰ আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। ষোড়শ বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ আজি তৃতীয় দিনা সদনত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ মন্ত্ৰী অতুল বৰাই এই বিধেয়ক উত্থাপন কৰে। এই বিধেয়কৰ জৰিয়তে বহু বিবাহ নিষিদ্ধ কৰাৰ লগতে লিভ ইন সম্পৰ্ক থকা লোকসকলৰ ক্ষেত্ৰত পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈ বিচৰা হৈছে। অৱশ্যে ৰাজ্যখনত বসবাস কৰি থকা অনুসূচিত জনজাতিৰ লোকসকলক এই বিধেয়কে সামৰি নলয়। বিবাহৰ ক্ষেত্ৰত পুৰুষৰ ন্যূনতম বয়স 21 বছৰ আৰু মহিলাৰ ক্ষেত্ৰত 18 বছৰ নিৰ্ধাৰণ কৰাৰ লগতে বহুবিবাহ নিষিদ্ধ কৰিবলৈ বিচৰা হৈছে। আনহাতে আইনী অধিকাৰৰ সুৰক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিধেয়কত বিবাহ আৰু বিবাহ বিচ্ছেদৰ পঞ্জীয়ন বাধ্যতামূলক কৰিবলৈকো বিচৰা হৈছে। ইয়াৰ জৰিয়তে অসম উত্তৰ পূৰ্বৰ ৰাজ্যসমূহৰ ভিতৰত এই বিধেয়ক উত্থাপন কৰা প্ৰথমখন আৰু দেশৰ ভিতৰত তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হ'ল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰিত সংকল্প পত্ৰত বিজেপিয়ে অসমত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তনত প্ৰতিশ্ৰুতি দিছিল। যোৱা 13 মে'ত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকত এই বিধেয়কখনত অনুমোদন জনোৱা হৈছিল। অসম বিধানসভাৰ অধিৱেশনত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে মহিলাৰ বাবে 1/3 আসন সংৰক্ষণৰ ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে সংকল্প প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীমতী নেওগে কয় যে দেশৰ মহিলাসকলক আগবঢ়াই নিয়াৰ বাবে সকলোৰে সহায় সহযোগিতা লাগিব। মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই সংৰক্ষণ অতি প্ৰয়োজনীয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 66 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। শ্ৰীমতী মুৰ্মুৱে আজিৰ অনুষ্ঠানত 2টা পদ্মবিভূষণ, 6টা পদ্মভূষণ আৰু 58টা পদ্মশ্ৰী বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ বাবে 5 জন লোকক পদ্মবিভূষণ, 13 জনক পদ্মভূষণ আৰু 113 জন লোকক পদ্মশ্ৰী বঁটাকে ধৰি মুঠ 131 জন লোকলৈ পদ্ম বঁটা আগবঢ়োৱা হৈছে। বাকী থকা ব্যক্তিসকলক এই অনুষ্ঠানৰ দ্বিতীয় পৰ্যায়ত পদ্ম বঁটাসমূহ প্ৰদান কৰা হ'ব। প্ৰতিবছৰে গণৰাজ্য দিৱসত পদ্ম বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰা হয়। কলা, সমাজসেৱা, ৰাজহুৱা পৰিক্ৰমা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱাকে ধৰি বিভিন্ন খণ্ডত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা লোকসকলৰ সন্মানাৰ্থে এই বঁটা প্ৰদান কৰা হয়। অসমৰ 5 গৰাকী ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে কলাৰ ক্ষেত্ৰত হৰিচৰণ শইকীয়া, পখিলে লেকথেপি আৰু নুৰুদ্দিন আহমেদলৈ, কৃষি ক্ষেত্ৰত যোগেশ দেউৰীলৈ আৰু ৰাজহুৱা পৰিক্ৰমাত মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকাশ্যলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কটন বিশ্ববিদ্যালয়ৰ 126 বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা 27 মে'ত বিশ্ববিদ্যালয়খনৰ কটন এলামনাই ভৱনত প্ৰাক্তন কটনিয়ান সতীৰ্থবৃন্দৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব দেৱজিৎ শইকীয়া আৰু 90ৰ কেইবাগৰাকীও প্ৰাক্তন কটনিয়ানক সম্বৰ্ধনা জনোৱা হ'ব। অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য শিক্ষাবিদ সাহিত্যিক ডঃ অমৰজ্যোতি চৌধুৰীয়ে বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰাক্তন কটনিয়ান শিল্পীসকলে সংগীত পৰিৱেশন কৰিব। ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ অধ্যক্ষতাত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 2027 বৰ্ষৰ লোকপিয়ল আৰু গৃহ পিয়লৰ সৈতে জড়িত প্ৰধান লোকপিয়ল বিষয়াসকলৰ ৰাজ্যিক পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হয়। অসম লোকপিয়ল সঞ্চালকালয়ৰ সহযোগত অনুষ্ঠিত এই সন্মিলনত দেশৰ মহাপঞ্চক আৰু লোকপিয়ল আয়ুক্ত, মুখ্য লোকপিয়ল বিষয়া, ৰাজ্যিক নডেল বিষয়া, সকলো জিলাৰ জিলা আয়ুক্তকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে 2027 বৰ্ষৰ লোকপ্ৰিয়ল প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিৰে পৰিচালনা হ'ব আৰু গৃহতালিকা গৃহপ্ৰিয়ল আৰু জনসংখ্যা গণনা দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব। লোকপ্ৰিয়লৰ প্ৰথম পৰ্যায়ত গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। প্ৰথম পৰ্যায়ৰ জৰিয়তে সংগৃহীত তথ্যই সমগ্ৰ দেশৰ লগতে অসমৰ গ্ৰাম্যাঞ্চল, নগৰাঞ্চল, গৃহ নিৰ্মাণ, আন্তঃগাঁথনি আৰু মৌলিক সেৱা প্ৰদানৰ বাবে পৰিকল্পনাৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক যথেষ্ট সহায় কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:05 শুনিবলৈ পাব।
2: এফ এম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। আৰম্ভ কৰিবলৈ লৈছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছোঁ ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডোলিন বাদন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শ্ৰোতালৈ এইবাৰ আগবঢ়াইছোঁ বাসৱৰাজ ৰাজগুৰুৱে পৰিৱেশন কৰা খেয়াল ৰাগ শ্যাম কল্যাণ।

অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ পণ্ডিত ডি ভি পলুস্কৰে পৰিৱেশন কৰা শাস্ত্ৰীয় সংগীত ৰাগ কেদাৰ।

ইমানপুৰে শ্ৰোতাই শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাই ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডলিন বাদন, বাসৱৰাজ ৰাজগুৰুৱে পৰিৱেশন কৰা খেয়াল আৰু পণ্ডিত ডি ভি পলুস্কৰে পৰিৱেশন কৰা শাস্ত্ৰীয় সংগীত শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানৰো ইমানতে অন্ত পৰিল। পুনৰ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 এই একে বেণ্ডতে। আজিৰ অনুষ্ঠান প্ৰচাৰত কাৰ্যকক্ষৰ পৰা সহায় কৰিলে ছামীম চুলতানাই আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে নিৰ্জুমছা নাৰ্জাৰী আৰু বিবেক যাদৱে। আজিৰ অনুষ্ঠান ইমানতে সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই চিত্ৰলেখা বৰুৱাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।